এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰিয় শ্ৰোতা ষ্টুডিঅ'ত মই শৰ্মিষ্ঠা আৰু মোৰ সৈতে আমাৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, বিবেক শৰ্মা, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত নিতুল গগৈ আৰু আছিফ আহমেদ। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

প্ৰিয় শ্ৰোতা, বন্দনা অনুষ্ঠানত প্ৰথমেই শুনক নিকুঞ্জলতা মহন্তৰ কণ্ঠত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

0: in Glasgow last night. The victory saw India's medal tally reach 10 by the end of day 5, including 2 gold, 5 silver and 3 bronze. With a season-best throw of 9.81 meters, Sharmila also made history as India's first ever Commonwealth Games gold medalist in para-athletics. The F57 classification is for athletes with lower limb impairments, limb deficiencies or reduced muscle power. In the same time, Shilpa K. Shaila was upgraded to the bronze medal, further boosting India's tally. In weightlifting, Valuri Ajay Babu produced a remarkable performance to win silver in the men's 79kg category. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰশ্ৰোতা, এতিয়া শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি। আজি সন্ধিয়া 7:20 যুৱবাণী অনুষ্ঠানত এখনি আলেখ্য জ্যোতি চিত্ৰবন, সৃষ্টিৰ এক অনন্য যাত্ৰা শুনিবলৈ পাব। আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। পুৱা 6:15 কৃষ্ণ মজুমদাৰৰ কণ্ঠৰ ভজন। স্বয়ংশ্ৰী বৰুৱাৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব 6:20। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন।

আধুনিক গীত শুনিবলৈ পাব পুৱা 7:15 আৰু 8:40। 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত। 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, গীত অৰ ধুন প্ৰায়, এক হি ফিল্ম কি গীত, ফুলে বিচৰে গীত আৰু গুঞ্জন।

বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, নিকিতা দাসৰ কণ্ঠৰ লোকগীত, ৰাজশ্ৰী বৰুৱাৰ কণ্ঠৰ গজল, এখন ছবিৰ গীত আৰু জে এইচ ফ্ৰিডেলেনৰ আৰু সংগীতবৃন্দৰ জিকিৰ।

নিশা 8:15 টুডে ইন পার্লিয়ামেন্ট, 8:30 ভজন শুনবলে পাব, 9:15 স্পটলাইট। চাৰে 9:00 খোখক খোকিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, 10:00 সংসদৰ প্ৰশ্নোত্তৰ কাল। এতিয়া আহিছো মহাবাহু শাখাযোগে প্ৰচাৰ হ'বলগীয়া আজিৰ অনুষ্ঠানসমূহৰ বিষয়ে। সন্ধিয়া 5:20 চাহগছৰ মাজে মাজে অনুষ্ঠানত ডাঃ উৎপল ৰাজুৱাৰ সৈতে হেপাটাইটিছ ৰোগ আৰু ইয়াৰ নিৰাময় শীৰ্ষক এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমৰ ভৱিষ্যতৰ খেলুৱৈ কেনেকৈ সাজু কৰিম শীৰ্ষক এটি আলোচনা, আলোচনাটিত ভাগ লৈছে অলিম্পিয়ান জয়ন্ত তালুকদাৰ আৰু সাংবাদিক ত্ৰিদীপ বাপৰনাশ, যুগুতাইছে কুলপ্ৰদীপ ভাগৱতীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 7:15 আজি পুৱা চাৰে 8:00 গীতিমালিকাৰ শিল্পীসকল বীৰেন্দ্ৰনাথ দত্ত, শান্তনা বৰুৱা, ঋতুপৰ্ণ শৰ্মা, বিউটি শৰ্মা বৰুৱা আৰু পুলক বেনাৰ্জী। 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অসম সাহিত্য সভাৰ সম্পাদক দেৱজিৎ বৰা, আঁত ধৰিব সীমান্ত বাৰ্মাই। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানত লাইভ ফোন ইনৰ বিষয়ে গৰ্ভাৱস্থাৰ বিভিন্ন সমস্যা, সাৱধানতা আৰু চিকিৎসা, অতিথি ডাক্তৰ সপলা পাটোৱাৰী, সাক্ষাৎগ্ৰহণ ভাস্বতী কলিতাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ শীৰ্ষক এটি আলোচনা, ভাগ ল'ব ডাঃ হিমাদ্ৰী ৰাভা আৰু খ্যামৰাজ গৌতম, আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক কৃষ্ণা মজুমদাৰৰ কণ্ঠত ভজন।

কৃষ্ণা মজুমদারৰ কণ্ঠত ফজান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক স্বয়ন শ্ৰী বৰুৱাৰ কণ্ঠৰ লোকগীত।

স্বয়নশ্ৰী বৰুৱাৰ কণ্ঠৰ লোকগীত শুনিলে এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত অনুৰাগ ছবিখনৰ পৰা এটি গীত।

মধুবন অনুষ্ঠানত এইবাৰ শুনক লাভ ইন টকিঅ' হিন্দী ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠত এটি গীত।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এবাৰ শুনক কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, হিন্দী ছবি মিলি।

প্ৰিয় শ্ৰোতা, মধুবন অনুষ্ঠানত এতিয়া শুনক আশা ভোছলেৰ কণ্ঠৰে টিকিট হিন্দী ছবি লাভ ষ্টৰী।

মধুবন অনুষ্ঠানৰ শেষত শুনক লতা মংগেশকাৰৰ কণ্ঠত ৰাজিয়া চুলতানৰ ছবিখনৰ পৰা এটি গীত।

0: মধুবন অনুষ্ঠানটি শুনিলে এ আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কণ্টেক্ট পাছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্ৰিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰে, বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপমন্ত্ৰী হুৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে, পৰ্যটন মন্ত্ৰালয়ে ইনক্ৰেডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পৰ্যটনৰ স্থান হিচাপে প্ৰচাৰৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে, অসমৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ভালেসংখ্যক গাঁও এতিয়াও বানৰ কবলত আছে, আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰে সোণৰ পদক লাভ কৰিছে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্ৰিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ। নতুন দিল্লীত অনুষ্ঠিত আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচী আৰু সমৰ্থ পঞ্চায়ত পৰ্টেল মুকলি কৰি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে এইদৰে কয়। মন্ত্ৰী শ্ৰীসিঙে কয় যে এই পদক্ষেপসমূহে বিকশিত ভাৰত 2047ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিষ্ঠানসমূহক অৰ্থনৈতিক সবলীকৰণ, কাৰিকৰী সামৰ্থ আৰু আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক ডিজিটেল উপকৰণ আৰু বহনক্ষম ৰাজহ অৰ্জনৰ দিশেৰে শক্তিশালী কৰি তুলিলে ই দেশৰ তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু গ্ৰাম্য উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিঙে কয় যে আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচীয়ে পঞ্চায়তসমূহক স্থানীয় সম্পদ চিনাক্তকৰণত সহায় কৰিব আৰু এইসমূহক ৰাজহ অৰ্জন প্ৰকল্পলৈ পৰিৱৰ্তন কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে সমৰ্থ পঞ্চায়ত পৰ্টেলৰ জৰিয়তে আসোৱাহমুক্ত আৰু স্বচ্ছ কৰ ব্যৱস্থা, আৰ্থিক লেনদেন আৰু পঞ্চায়ত ৰাজহ নিৰীক্ষণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব। এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ বাবে ৰাজহ নিয়মৰ উৎস সন্দৰ্ভত আদৰ্শ আৰ্হিও মুকলি কৰে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপমন্ত্ৰী হুৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। চীন ভ্ৰমণৰত বৈদেশিক সচিবগৰাকীয়ে ভাৰত আৰু চীন দুয়োখন দেশ বিভিন্ন ক্ষেত্ৰত অংশীদাৰী হৈ উন্নয়নমূলক সুযোগসমূহ আগবঢ়াই নিয়া সন্দৰ্ভতো আলোচনা কৰে। তেওঁ লগতে বাণিজ্য আৰু অৰ্থনৈতিক সম্বন্ধৰ যোগেৰে পৰস্পৰ লাভান্বিত হ'ব পৰা দিশসমূহৰ ক্ষেত্ৰতো আলোকপাত কৰে। চীনত থকা ভাৰতৰ দূতাবাসৰ তথ্য অনুসৰি দুয়োগৰাকী চৰকাৰী প্ৰতিনিধিয়ে ভাৰত আৰু চীন সীমান্তৱৰ্তী অঞ্চলৰ শান্তি বজাই ৰখাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে সচিব মিশ্ৰীয়ে বেইজিঙত চীনৰ জনসাধাৰণৰ ৰাজনৈতিক পৰামৰ্শদাতা সন্মিলনৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমিতিৰ উপ সচিব প্ৰধান হং লিয়াঙৰ সৈতে হোৱা বৈঠকত ৰাজনৈতিক আৰু জনসাধাৰণৰ মাজত দুয়োখন দেশৰ দ্বিপাক্ষিক আদান প্ৰদান বৃদ্ধি সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী প্ৰতিনিধিয়ে দ্বিপাক্ষিক আদান প্ৰদান, ৰাজনৈতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনা কৰে বুলি দূতাবাসৰ তথ্যত প্ৰকাশ পাইছে। এই বৈঠকত চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীও উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি স্কাইৰুট এৰোস্পেছৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে বিক্ৰম ওৱানৰ সফলতাত আলোকপাত কৰাৰ লগতে অন্যান্য বিভিন্ন বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ এই যাত্ৰা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহ শুনি সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে শক্তি, উচ্চাকাংক্ষা আৰু ইতিবাচক মনোভাৱে ভাৰতৰ ব্যক্তিগত মহাকাশ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে স্কাইৰুট এৰোস্পেছৰ সমগ্ৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰে। এন ডি এৰ সংসদীয় দলৰ সাপ্তাহিক বৈঠক মংগল মিলন আজি পুৱা সংসদ ভৱনত অনুষ্ঠিত হ'ব। সংসদৰ অধিৱেশন চলি থকাৰ সময়ত সাধাৰণতে এই বৈঠক প্ৰতি মঙলবাৰে অনুষ্ঠিত হয়। চলিত মাহৰ 21 জুলাইত শেষৰখন এনে বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত দেশত পৰৱৰ্তী সময়ত হ'বলগীয়া পৰীক্ষাসমূহৰ ক্ষেত্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে অংশীদাৰীসকলক সমন্বিত প্ৰচেষ্টাৰ বাবে আহান জনাইছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই বৈঠকতে নীটৰ প্ৰশ্নকাকত ফাদিল কৰা কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আৰু দেশৰ যুৱ প্ৰজন্মৰ স্বাৰ্থত চৰকাৰে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। পৰ্যটন মন্ত্ৰালয়ে প্ৰতিষ্ঠিত ব্ৰেণ্ড ইনক্ৰেডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পৰ্যটনৰ বাবে উৎকৃষ্ট স্থান হিচাপে প্ৰচাৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

0: হৈছে। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ উপস্থিতিত নতুন দিল্লীত কালি এই চুক্তি স্বাক্ষৰিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে এই অংশীদাৰিত্বই এয়াৰ ইণ্ডিয়াৰ বিস্তৃত গ্লোবেল নেটৱৰ্ক আৰু ভাৰতৰ বৈচিত্ৰময় পৰ্যটন প্ৰস্তাৱৰ সহায় লৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় স্তৰত দেশৰ উপস্থিতি অধিক শক্তিশালী কৰিব। তেওঁ কয় যে এই সহযোগিতাত যৌথ গন্তব্যস্থান অভিযান ভিজিট ইণ্ডিয়া পাছৰ দৰে কাৰ্যসূচীক অন্তৰ্ভুক্ত কৰা হ'ব। এই অংশীদাৰিত্বই সমগ্ৰ বিশ্বৰ পৰা অধিক ভ্ৰমণকাৰীক ভাৰতৰ কালজয়ী বৈচিত্ৰময় আৰু অবিস্মৰণীয় আকৰ্ষণৰ অভিজ্ঞতা লাভ কৰিবলৈ অনুপ্ৰাণিত কৰিব। এই বুজাবুজিৰ চুক্তিৰ অধীনত মন্ত্ৰালয় আৰু এয়াৰ ইণ্ডিয়াই যৌথ প্ৰচাৰ অভিযান, ডিজিটেল আৰু অফলাইন প্লেটফৰ্মত পৰ্যটন সম্পৰ্কীয় কাহিনী কোৱা তথা প্ৰচাৰৰ কামো হাতত ল'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ছখন জিলাৰ 21টা ৰাজহ চক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 455,495 লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত অসমৰ 37,139.52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। জাজি, দিচাং, দিখৌ আদি নদ নদীৰ বাঢ়নি পানী আৰু একেৰাহে হোৱা বৰষুণৰ ফলত জিলা দুখনৰ বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। বহু গাঁৱৰ বাট পথ, কৃষিভূমি, শিক্ষানুষ্ঠান আৰু জনসাধাৰণৰ জীৱন যাপন ব্যাহত হৈছে যদিও কিছু অঞ্চলত পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। ইফালে যোৰহাট জিলাৰ ভোগদৈ নৈৰ বাঢ়নি পানীয়ে জিলাখনৰ বিস্তৃত অঞ্চলৰ ব্যাপক ক্ষতি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কমনৱেলথ গেমছত মহিলাৰ 58 কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলনকাৰী বিন্দিয়াৰাণী দেৱীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি, স্থিতিস্থাপকতা আৰু উৎকৃষ্টতাৰ অটল সাধনাই জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ কৃতিত্বই সমগ্ৰ দেশৰ যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও ভাৰোত্তোলনকাৰীগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি আৰু উৎকৃষ্টতাৰ অটল সাধনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতলৈ আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। মহিলাৰ 53 কেজি ভাৰোত্তোলন ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জ্ঞানেশ্বৰী যাদৱক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈগৰাকীৰ প্ৰদৰ্শনক প্ৰেৰণাদায়ক আৰু অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কমনৱেলথ গেমছত মহিলা শ্বটপুট F57 স্বৰ্ণপদক জয়লাভ কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে শৰ্মিলা ধনকাৰক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ অদম্য মনোভাৱে সমগ্ৰ জাতিটোক বিশ্ব মঞ্চত গৌৰৱান্বিত কৰি তুলিছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকাৰে দেশলৈ দ্বিতীয়টো স্বৰ্ণ পদক কঢ়িয়াই আনিছে। পদক লাভ কৰি উৎফুল্লিত খেলুৱৈগৰাকীয়ে এইদৰে কয়।
1: हम बहुत खुश है, हमारे देश के लिए मेडल लाके हम आगे भी ऐसे ही मेडल लाते रहेंगे और नेक्स्ट कॉमनवेल्थ की अच्छी तैयारी करेंगे। इस मेडल से मेरे आगे का रास्ता और आसान हो गया और अच्छी मेहनत करके और अच्छा रिकॉर्ड बनाके।
0: এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জকে ধৰি পঞ্চম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা 10টা হৈছেগৈ। ইয়াৰ পূৰ্বে জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 53 কেজি ওজন শাখাত মুঠ 199 কিলোগ্ৰাম, স্নেচত 88 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 111 কিলোগ্ৰাম উত্তোলনেৰে ৰূপৰ পদক লাভ কৰে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্ৰিক আৰু উন্নয়ন

মূলক যাত্ৰাৰ মূল আধাৰ বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ মন্ত্ৰী হোৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। অসমৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ভালেসংখ্যক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকাৰে সোণৰ পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত এটি আধুনিক গীত।

অনুষ্ঠানত এবাৰ শুনক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত মুকলি এলবামটিৰ পৰা।

আধুনিকীতৰ অনুষ্ঠানত এইবাৰ শুনক বিন্দু অসমীয়া এলবামটিৰ পৰা এটি গীত, গীতৰ শিল্পী সুব্ৰতা কটকী।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এইবাৰ শুনক বৰ্ণালী দাসৰ কণ্ঠৰীতি আধুনিক গীত পাঁচুই অসমীয়া এলবামটিৰ পৰা।

আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিউজ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ছখন জিলাৰ একৈশটা ৰাজহ চক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 4,45,495 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ 37,139.52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত আছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ত্ৰয়োদশ দিন। সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি 31 জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। ৰাজ্যজুৰি আজি দেশভক্তি দিৱস পালন কৰা হৈছে। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। এই উপলক্ষে ৰাজ্যজুৰি চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস হৈ থাকিব। প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এই সন্দৰ্ভত ৰুজু হোৱা 5টা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়াও চৰকাৰে আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰু আইনী ব্যৱস্থা নহ'ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি নিশা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। 26 জুলাইৰ সন্ধিয়া 6 বজালৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ সহায়ৰ বাবে অসম বিজ্ঞান সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্যে সমিতিয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ শিক্ষণ সামগ্ৰী বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি অসম বিজ্ঞান সমিতিৰ সংশ্লিষ্ট জিলাসমূহত থকা শাখাসমূহেও নিজ নিজ পৰ্যায়ত বান সাহায্য আগবঢ়োৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযোগ্য যে গৌৰীসাগৰ দিখৌমুখ শাখাই বানত ক্ষতিগ্ৰস্ত খেতিয়কসকলৰ সহায়ৰ বাবে 4.5 বিঘা মাটিত ধানৰ কঠীয়া উৎপাদন কৰি পুনৰ ৰোপণৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্যক কালি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকাই স্মাৰক পত্ৰৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে অনলাইনযোগে নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশ কৰে। অথবা অনলাইনযোগেও নামভৰ্তি কৰিবলৈ অপাৰক ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সৈতে ফোনযোগে যোগাযোগ কৰিলে পৰৱৰ্তী সময়ত নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ অৱগত কৰে। ইয়াৰ লগতে বান পৰিস্থিতিৰ কথা বিবেচনা কৰি নতুন শিক্ষাবৰ্ষৰ শ্ৰেণীসমূহো প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উপাচাৰ্যগৰাকীয়ে অৱগত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কমনৱেলথ গেমছত মহিলাৰ 58 কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলনকাৰী বিন্দ্যাৰাণী দেৱীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি আৰু উৎকৃষ্টতাৰ অটল সাধনাই জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ কৃতিত্বই সমগ্ৰ দেশৰ যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও ভাৰোত্তোলনকাৰীগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি আৰু উৎকৃষ্টতাৰ অটল সাধনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতলৈ আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক দিলুপমা হাজৰিকাৰ কণ্ঠত এটি আধুনিক গীতৰ কথা পুষ্পকান্ত বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও ছখন জিলাৰ 631খন গাঁও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 68লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনা আজি 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা, দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 6খন জিলাৰ 21টা ৰাজহচক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 4,45,495 লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ 37,139.52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত অসমৰ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ সিদ্ধান্ত লৈছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কয় যে প্ৰতিনিধি দলসমূহে জিলা প্ৰশাসন, জিলা পৰিষদ আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে সমন্বয় সাধন কৰি বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিব। ইয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ গ্ৰাম্য পথ, গৃহ নিৰ্মাণ আৰু অন্যান্য সামূহিক আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম ত্বৰান্বিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দলসমূহৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে। ইফালে বানত বিধবস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক গাঁও আৰু কৃষিভূমি এতিয়াও বানৰ কবলত আছে। শিৱসাগৰ জিলাৰ 385খন গাঁৱৰ 4,03,134 লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 31জন লোকৰ প্ৰাণহানি হৈছে আৰু 3জন লোক সন্ধানহীন হৈ আছে। জিলাখনৰ 28,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 64,000 পশুধন আৰু 75,000 হাঁহ কুকুৰা ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে বানৰ সংহাৰী ৰূপৰ 10 দিনৰ পাছত ক্ৰমশঃ শিৱসাগৰ চহৰৰ স্বাভাৱিক পৰিৱেশ ঘূৰি অহা পৰিলক্ষিত হৈছে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি পুনৰ যোগান ধৰিব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষা বিভাগে আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক এই পাঠ্যপুথি ঘৰে ঘৰে গৈ দি আহিব। পাঠ্যপুথি আৰু বহি অনলাইনযোগেও ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰা হ'ব। 600 বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় ৰাজধানী চহৰখনৰ পৰা দৰিকা আৰু দিখৌনৰ বাঢ়নী পানী সুঁতিসমূহেৰে ওলাই গৈছে যদিও চহৰখনৰ 10টা ৱাৰ্ডৰ বাট পথৰ পানী এতিয়াও শুকোৱা নাই। চহৰখনৰ অধিকাংশ অঞ্চললৈ বিজুলী সৰবৰাহ পুনৰ আৰম্ভ কৰা হৈছে। দাঁতি কাষৰীয়া অঞ্চলসমূহত বান সাহায্য কাৰ্যসূচী অব্যাহত আছে। SDRF আৰু NDRFৰ সহযোগত এই সাহায্য কাৰ্যসূচী সুকলমে চলি আছে। এই সন্দৰ্ভত জিলাখনৰ কেইটামান অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আমাৰ প্ৰতিনিধি যদুমণি শইকীয়াৰ চমু প্ৰতিবেদন।
1: দিনতকৈ যথেষ্টখিনি উন্নত হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয় কথা হৈছে ইয়াত শিৱসাগৰলৈ প্ৰৱেশ কৰা 2টা পথ ইতিমধ্যে প্ৰশাসনে খুলি দিছে। যদিও উন্নত হৈছে বুলি কৈছো তথাপিতো ইয়াত বানপীড়িত লোকসকল ৰাস্তাৰ কাষত ওখ ঠাইত এতিয়াও তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে আৰু তেওঁলোকক ইতিমধ্যে বিভিন্নজনে সহায় সহযোগ আগবঢ়াই আহিছে। প্ৰশাসনৰ সহযোগত তেওঁলোকক সহায় কৰি আছে। দ্বিতীয় কথাটো হৈছে তেওঁলোকক বিভিন্ন স্বেচ্ছাসেৱী সংগঠনেও প্ৰশাসনৰ সহযোগত খাদ্য সামগ্ৰী যোগান ধৰিছে, বস্ত্ৰ, বিভিন্ন ধৰণৰ বানৰ পিছত প্ৰয়োজন প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰিছে আৰু ইতিমধ্যে আন আন যিবিলাক জেগা আছে ইতিমধ্যে পানীত বুৰ গৈ আছে সেইসমূহলৈও প্ৰশাসনে যথেষ্ট সা সামগ্ৰী প্ৰেৰণ কৰিছে। তাত স্থানীয় যিসকল লোক আছে তেওঁলোকে সহযোগ কৰিছে, বিভিন্ন স্থানৰ পৰা অহা লোকসকলে তেওঁলোকক সহযোগ কৰিছে, এন জি অসমূহৰ জৰিয়তে তালৈ সামগ্ৰী প্ৰেৰণ কৰা হৈছে, এছ ডি আৰ এফ এন ডি আৰ এফৰ জৰিয়তে নাও যোগান ধৰা হৈছে, এনেধৰণে বিভিন্নজনে সহায় কৰি আহিছে। তথাপিতো এতিয়াও ইয়াত শিৱসাগৰৰ বিভিন্ন অঞ্চলত যথেষ্টখিনি সহায়ৰ প্ৰয়োজন, যদিও এই মুহূৰ্তত খাদ্য সামগ্ৰীৰ প্ৰয়োজন নাই, তথাপিতো মানুহৰ পিন্ধা কাপোৰকে ধৰি বানৰ পিছত সৃষ্টি হোৱা দুৰ্গন্ধ আঁতৰাবৰ কাৰণে ফেনাইল বা তেনেধৰণৰ সামগ্ৰী অত্যন্ত প্ৰয়োজন হৈ আছে, মানুহক বস্ত্ৰৰ প্ৰয়োজন হৈ আছে। বিভিন্নজনে ইতিমধ্যে আমাক এই কথা জনাইছে আৰু ইয়াৰ পিছত যদিহে বান পৰিস্থিতি উন্নত হয় সেই আক্ৰান্ত লোকসকলৰ কাৰণে সুকীয়া সুকীয়া সামগ্ৰীৰ প্ৰয়োজন হ'ব, সেইখিনি প্ৰশাসনে ইতিমধ্যে অৱগত কৰিছে কেনেধৰণৰ হ'ব, ৰাইজকো অৱগত কৰিছে। যদিহে কোনো লোকে তেনেধৰণৰ সামগ্ৰী দিব বিচাৰে, প্ৰশাসনৰ কথাখিনি শুনি লৈ আচলতে তেওঁলোকে যদি সামগ্ৰী প্ৰেৰণ কৰে তেতিয়াহ'লে সকলোৰে সুবিধা হ'ব।
0: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

0: কৰা কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্যক কালি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকাই স্মাৰকপত্ৰৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে অনলাইনযোগেও নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশ কৰে অথবা অনলাইনযোগেও নামভৰ্তি কৰিবলৈ অপাৰগ ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সৈতে ফোনযোগে যোগাযোগ কৰিলে পৰৱৰ্তী সময়ত নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ লগতে বান পৰিস্থিতিৰ কথা বিবেচনা কৰি নতুন শিক্ষাবৰ্ষৰ শ্ৰেণীসমূহো সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিয়ে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ত্ৰয়োদশ দিন। সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। আজি দিনটোত বিবেচনা আৰু পাৰিতৰ বাবে সাতখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। এই সাতখন বিধেয়ক হৈছে অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধন বিধেয়ক, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধন বিধেয়ক, অসম ক্ষুদ্ৰ লঘু আৰু মজলীয়া প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনাৰ সুবিধা বিধেয়ক, অসম জনবিশ্বাস বিধান সংশোধন বিধেয়ক, অসম ব্যৱসায়িক সুচলতা সংশোধন বিধেয়ক, গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক, অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকল সংশোধন বিধেয়ক। বিধানসভাৰ অধ্যক্ষই সদনত আজি বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদনো ঘোষণা কৰিব। সদনৰ নিয়মাৱলীৰ 301ৰ অধীনত একাধিক বিষয়ো আজি সদনত উত্থাপন কৰা হ'ব। উজনি অসমৰ চাৰিখন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি 31 জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। ইপিনে বিধানসভাত কালি পূৰ্বে দাখিল কৰা 3খন বিধেয়ক সদনে গৃহীত কৰে। গৃহীত হোৱা এই বিধেয়ক কেইখন হ'ল অসম সামগ্ৰী সেৱাকৰ সংশোধনী বিধেয়ক, ভূমি অধিগ্ৰহণ পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়ক আৰু 2026 চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক। সদনত কালি 4খন নতুন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্ৰী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক, ভূমি ক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক, পঞ্জীয়ন অসম সংশোধন বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধন বিধেয়ক উত্থাপন কৰে। ৰাজ্যৰ প্ৰায় 26,000 ৰাজহ গাঁৱৰ প্ৰতিখনতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান 233খন গ্ৰাম্য ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত প্ৰতিখন ৰাজহ গাঁৱতে এখনকৈ খেলপথাৰ নিৰ্মাণ কৰা হ'ব বুলি বিধানসভাত ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বিধানসভাত অগপৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ এটা প্ৰশ্নৰ উত্তৰত ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কয় যে চৰকাৰে ইতিমধ্যে প্ৰতিখন ৰাজহ গাঁৱতে একোখনকৈ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়াম স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে ৰাজ্য চৰকাৰৰ উত্তৰণ আঁচনিৰ অধীনত বৰ্তমান 31টা ক্ৰীড়া প্ৰকল্প উন্নীত কৰা হৈছে বুলি তেওঁ কয়। একেদৰে 40টা বিধানসভা সমষ্টিত মিনি ষ্টেডিয়াম নিৰ্মাণ প্ৰক্ৰিয়া চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 11খন জিলাত জিলা পৰ্যায়ৰ ষ্টেডিয়াম ইতিমধ্যে গঢ়ি তোলা হৈছে। বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বহুকেইটা সমষ্টিত ষ্টেডিয়াম নোহোৱাকৈ থকাত এনে সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ বাবে চৰকাৰে কাম হাতত লৈছে। ৰাজ্যজুৰি আজি দেশভক্তি দিৱস পালন কৰা হৈছে। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস হৈ থাকিব। গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হ'ব। এই উদ্দেশ্যে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ, বন্তি প্ৰজ্বলন তথা স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব। আজি ৰাজ্যৰ অন্যান্য জিলাতো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধানকাৰে দেশলৈ দ্বিতীয়টো স্বৰ্ণ পদক কঢ়িয়াই আনিছে। পদক লাভ কৰি উৎফুল্লিত খেলুৱৈগৰাকীয়ে এইদৰে কয়। এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জকে ধৰি পঞ্চম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা দহটা হৈছেগৈ। ন দশমিক আঠ এক মিটাৰত ছিজনৰ শ্ৰেষ্ঠ থ্ৰৰে শৰ্মিলে পেৰা এথলেটিকছত ভাৰতৰ প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী হিচাপেও ইতিহাস ৰচনা কৰে। একেটা ইভেণ্টতে শিল্পাকে চাইলাক ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰোত্তোলনত বল্লুৰী অজয়া বাবুৱে উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াই পুৰুষৰ 79 কেজি শাখাত ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 53 কেজি ওজন শাখাত মুঠ 199 কিলোগ্ৰাম, স্নেচত 88 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 111 কিলোগ্ৰাম উত্তোলনেৰে ৰূপৰ পদক লাভ কৰে। নাইজেৰিয়াৰ অনুমে উমলুলা দিদিহে 206 কিলোগ্ৰাম উত্তোলন কৰি সোণৰ পদক দখল কৰে। মহিলাৰ 58 কেজি ওজন শাখাত বিন্দাৰাণী দেৱীয়ে মুঠ 199 কিলোগ্ৰাম, স্নেচত 87 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 112 কিলোগ্ৰাম উত্তোলনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। নাইজেৰিয়াৰ ৰাফিয়াটো ফলাশেডে গেমছত 229 কিলোগ্ৰামৰ অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰাৰ বিপৰীতে কানাডাৰ এন ছফি টাছৰে 215 কিলোগ্ৰামত ৰূপৰ পদক লাভ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিস্তৃত অঞ্চলৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন, আমাৰ অসমকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাত কালি লোকপৰীক্ষা অসত উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বিধেয়কখনৰ জৰিয়তে 2024 আইনখনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। দেশজুৰি শান্তিপূৰ্ণ প্ৰতিবাদ আৰু আৰক্ষীৰ ভূমিকা সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে সংবিধানে শান্তিপূৰ্ণ আৰু আইনসন্মত প্ৰতিবাদৰ অধিকাৰ নিশ্চিত কৰে। কেৱল প্ৰতিবাদ চলি থকাৰ অজুহাতত আৰক্ষীয়ে বল প্ৰয়োগ বা লাঠিচালনা কৰিব নোৱাৰে। এই বাতৰিটো দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কালি অসম বিধানসভাৰ বাজেট অধিৱেশনত ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ বাতৰিটো দৈনিক অসম আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এই সন্দৰ্ভত ৰুজু হোৱা 5টা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13 জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়াও চৰকাৰে আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰু আইনী ব্যৱস্থা নহ'ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি নিশা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। 26 জুলাইৰ সন্ধিয়া 6 বজালৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও 6খন জিলাৰ 631খন গাঁও বানৰ কবলত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 68লৈ বৃদ্ধি। বানত ক্ষতিগ্ৰস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ 3 দিনা আজি 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F-57 ফাইনেলত ভাৰতৰ শৰ্মিলে ধনকৰৰ সোণৰ পদক অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ প্ৰথমেই শুনক দেলহি ছিক্স ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী মোহিত চৌহান।

প্রিয়শ্রোতা, অনুষ্ঠানত এইবাৰ শুনক অঙ্গাৰে ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো এন ইভিনিং ইন পেৰিছ ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী মহম্মদ ৰফি।

রূপালী ঢৌ শুনিলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় 9:45 হোৱাৰ লগে লগে সামৰণি পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ। পুনৰ লগ পাম দ্বিতীয় অধিৱেশনৰ মাজত। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব 11:28।

ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ দ্বিতীয় অধিবেশন। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত আছো মই শৰ্মিষ্ঠা, আৰু এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জয় শৰ্মা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিপুল কলিতা। আগবঢ়াবলৈ লোৱা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। আজিৰ অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্য ৰচিত কেইটিমান গীত শুনাবলৈ লোৱা হৈছে। প্ৰথমেই শুনক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাই শুনিছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। আজিৰ অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্য ৰচিত কেইটিমান গীত শুনোৱা হৈছে। অনুষ্ঠানৰ শেষত হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে এয়া পুলক বেনাৰ্জী।

নমস্কাৰ। সমূহ শ্ৰোতাকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ ইমুঠি মন পৰষা অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত আছো মই স্নেহা পাঠক।

প্ৰিয় শ্ৰোতা, এতিয়া জনাবলৈ লৈছো যুৱবাণীযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। ক্ষন্তি সময়ৰ পাছতেই অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। শুনিবলৈ পাব নিকিতা দাসৰ কণ্ঠত লোকগীত। ৰাজশ্ৰী বৰুৱাই পৰিৱেশন কৰা গজল শুনিবলৈ পাব 6:30।

7:20 আগবঢ়োৱা হ'ব এখনি প্ৰামাণ্য আলেখ্য জ্যোতি চিত্ৰবন সৃষ্টিৰ এক অনন্ত যাত্ৰা আলেখ্যখনি যুগুতাই আগবঢ়াইছে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। 7:50 প্ৰচাৰ কৰা হ'ব একক ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আই মোৰ জনমে জনমে চিনেমাখনৰ পৰা কেইটিমান গীত শুনোৱা হ'ব। 8:00 প্ৰচাৰ কৰা হ'ব জিকিৰৰ অনুষ্ঠান আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰা হৈছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা কেইটিমান গীত শুনোৱাবলৈ লোৱা হৈছে। প্ৰথমটি গীতৰ কণ্ঠ জুবিন গাৰ্গৰ।

প্ৰেছৰা মনোৰঞ্জন অনুষ্ঠানত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা কেইটিমান গীত দীপালী বৰা হাজৰিকাৰ কণ্ঠত।

শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা কেইটিমান গীত, শিল্পী অংকিতা ডেকা।

মনোৰঞ্জনত অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা কেইটিমান গীত। এইবাৰৰ শিল্পী অংকিতা ডেকা।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্যৰ কথাৰে আনিটি গীত। গীতৰ শিল্পী জীবেন্দ্ৰ মোহন দেৱশৰ্মা, সুৰ শিল্পীৰ নিজা।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থীৰ সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগতে 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

প্ৰিয় শ্ৰোতা, ৰাজশ্ৰী বৰুৱাই পৰিৱেশন কৰা গজল শুনিলে। জনাবলৈ লৈছো যুৱবাণীযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈও আজিৰ এই একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 আগবঢ়োৱা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থান আগবঢ়োৱা হ'ব 5:55। 6:10 শুনিবলৈ পাব আধুনিক গীতৰ অনুষ্ঠান। খয়াল আগবঢ়োৱা হ'ব 6:30। আৰু শেষত 7:20 প্ৰচাৰ কৰা হ'ব কুইজৰ অনুষ্ঠান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ ফলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত
2: বাৰ্মাৰ। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰেছ শ্ৰোতা, এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ, ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা ছখনলৈ অৱনমিত, বান পৰিস্থিতি সন্দৰ্ভত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, উজনি অসমৰ চাৰিখন জিলাৰ বান পৰিস্থিতিৰ বাবে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি, কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সজাতি দলৰ আজি বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন, ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন আৰু কমনৱেলথ গেমছৰ আজি ষষ্ঠ দিনলৈ দুটা স্বৰ্ণসহ দহটা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। বান বিধবস্ত জিলাৰ সংখ্যা আজি ছখনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এইবাৰৰ বানত সামগ্ৰিকভাৱে 2,197খন গাঁৱৰ 11 লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন।

0: দিখৌনৈৰ পানী ওলাই যাবলৈ ধৰিছে। অৱশ্যে নগৰখনৰ 10টা ৱাৰ্ডত এতিয়াও পানী জমা হৈ আছে। শিৱসাগৰৰ বেছিভাগ অংশতে বিদ্যুতৰ যোগান পুনৰ আৰম্ভ হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কামো চলি আছে। বান বিধবস্ত ভিতৰুৱা গাঁওসমূহত এতিয়াও নাৱৰ সহায়ত খাদ্য আৰু অন্যান্য সামগ্ৰীৰ যোগান ধৰা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ আছে। এতিয়া চৰাইদেউৰ বান পৰিস্থিতি সন্দৰ্ভত জনাবলৈ আমাৰ সৈতে আছে আকাশবাণীৰ প্ৰতিনিধি মনশ্বিনী মহন্ত। হয় মনশ্বিনী, আপুনি চৰাইদেউত আছে, তাত আপুনি বান পৰিস্থিতি নিজে প্ৰত্যক্ষ কৰিছে, কেনেকুৱা পৰিস্থিতি সম্প্ৰতি তাত?
1: হয়, আমি এতিয়া আছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীৰ পৰা 18 কিলোমিটাৰ দূৰত। এই ঠাই বানৰ বাহনী পানী ওলাই গ'ল, কিন্তু বাহনী পানীয়ে পেলাই যোৱা পলস এতিয়াও আছে আৰু কিছু অংশ ঘৰ বাৰী আৰু নামঘৰ ইত্যাদি এতিয়াও পানীৰ কবলত থকা দেখা পোৱা গৈছে। আৰু এই পানী স্থবিৰ পানী, এই পানী এতিয়াও ওলাই যোৱাৰ অকণমান 10 দিন হ'ল বানৰ, কিন্তু প্ৰথম 19 তাৰিখৰ যি ঢল নাগালেণ্ডৰ মঞ্চৰ পৰা নামি আহিছিলে, সেই ঢল ওলাই যোৱাৰ আজি 10 দিনৰ পাছতো সেই পানী যথেষ্ট পৰিমাণে ঘৰবিলাকৰ ভিতৰত থাকি যোৱা দেখা পোৱা গৈছে। আৰু পলসে এটা তৰপ পেলাই গৈছে এই অঞ্চলৰ যিবোৰ ঘৰ বাৰী, সেই ঘৰ বাৰীসমূহত পলসৰ এটা তৰপ পৰি থকা দেখা পোৱা গৈছে। সেই তৰপৰ পৰা ঘৰবিলাক উদ্ধাৰ কৰিবলৈ এতিয়াও যথেষ্ট সময় লাগিব। এই ক্ষেত্ৰত প্ৰশাসনে স্থানীয় ৰাইজৰ সহযোগত কাম কৰি থকা দেখা পোৱা গৈছে আৰু আগষ্টৰ পৰা সেই পুনৰ্বাসনৰ কাম ত্বৰিত গতিত চলিব বুলি মুখ্যমন্ত্ৰী মহোদয়েও ইতিমধ্যে আশ্বাস দিছে। কিন্তু তাৰ লগতে যিসমূহ স্বেচ্ছাসেৱী সংগঠন সেয়াও জিলা প্ৰশাসনৰ সৈতে মিলি সেই পুনৰ্বাসনৰ কামত হাত উজান দিয়া দেখা পোৱা গৈছে। ইতিমধ্যে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে বিভিন্ন স্বাস্থ্যবিধিৰ কাৰণে প্ৰয়োজন হোৱা সামগ্ৰী এই অঞ্চলসমূহত যোগান ধৰা দেখা পোৱা গৈছে।
0: মনশ্বিনী, আপুনি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৈদামৰ পৰা 18 কিলোমিটাৰ নিলগত থকা বুলি আমাৰ শ্ৰোতাসকলক জনালে। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছো, মৈদাম ক্ষেত্ৰৰ কিবা ক্ষতি হৈছে নেকি বানৰ ফলত?
1: চৰাইদেউ জিলাৰ যি মৈদামসমূহৰ কথা আপুনি সুধিছে, মৈদামসমূহৰ ক্ষেত্ৰ ভাগত যি বিশ্ব ঐতিহ্যস্থলী, অৱশ্যে পানীয়ে কোনো ক্ষয় ক্ষতি নাই কৰা, কিন্তু চৰাইদেউ জিলাখনত সামগ্ৰিকভাৱে পানীয়ে যথেষ্ট ক্ষয় কৰিছে। আৰু এই ঠাইৰ পানী শিৱসাগৰ জিলাৰ, শিৱসাগৰ চহৰৰ বিভিন্ন দিশৌ আৰু দৰিকাইদি শিৱসাগৰ চহৰৰ বিভিন্ন অঞ্চললৈ বৈ গৈছে যদিও এই ঠাইত পলসৰ এটা তৰপ পৰি থকা দেখা পোৱা গৈছে। এই পলসৰ তৰপৰ পাছত বহুতে কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিছে যদিও পলসৰ কাৰণে পৰা নাই। আৰু বোধ কৰো এইবোৰ অঞ্চলত কঠীয়াৰ কাৰণে যি ইতিমধ্যে অসমৰ কৃষি বিভাগে প্ৰচেষ্টা হাতত লোৱা বুলি দেখা গৈছে, বিভিন্ন ঠাইত কঠীয়াৰ চাগে এই ঠাইত যথেষ্ট প্ৰয়োজন হ'ব আৰু তাৰ লগতে পুনৰ্বাসনৰ অন্যান্য সামগ্ৰীসমূহৰো এই ঠাইত যথেষ্ট প্ৰয়োজন হ'ব।
0: ধন্যবাদ চৰাইদেউৰ বান সম্পৰ্কীয় শেহতীয়া তথ্যৰ সৈতে। সেয়া আছিল আমাৰ প্ৰতিনিধি মনশ্বিনী মহন্ত। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ্বাসন কাৰ্য যাতে ফলপ্ৰসূভাৱে আগবাঢ়ে এই বিষয়ে ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী, বিধায়ক, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জিলা আয়ুক্তসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে কাইলৈ অসম বিধানসভাৰ চলিত অধিৱেশনৰ সামৰণি পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। আজি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে যোৱা 6 জুলাইত আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। আজি ত্ৰয়োদশ দিনৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ 3খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। সদনত অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 উত্থাপন কৰাৰ বিষয়ে শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে এইদৰে প্ৰকাশ কৰে।
2: আজি আমি বিধানসভাত অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিল উত্থাপন কৰোঁ আৰু NEP 2020 প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ই এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ, কাৰণ NEPৰ পৰামৰ্শ আছিলে যে এখন হায়াৰ এডুকেশ্যন কাউন্সিল হ'ব লাগে। আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড আছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা কোনো ৰাজ্যিক পৰ্যায়ৰ কোনো এপে কাউন্সিল বা বডি নাই। এতেকে ইয়াৰ মাজত এটা কোঅৰ্ডিনেশ্যন কৰাৰ কাৰণে, অৰ্থাৎ প্রশাসন, UGC, ইউনিভার্সিটি এই সকলোখিনির মাজত এটা সমন্বয় সাধন করে কাম করার একটা শীর্ষ পরিষদ বা বডি আমার অসমত নাছিলে বা অন্য রাজ্যবিলাক

0: একোটো নাছিলে এতেকে আমি আসাম হায়ার এডুকেশন কাউন্সিল এটা গঠন করার কারণে এই বিলখন ইন্ট্রোডিউস করেছো।
1: ইপিনে বৰঝাৰ বিমানবন্দৰৰ আশে পাশে উপগ্ৰহীয় মহানগৰ বা ছেটেলাইট চিটি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। এই মহানগৰী নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক নিয়োগ সৃষ্টি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
2: আমি যিহেতু গভৰ্ণমেণ্টে নমিনেটেড কৰিব পাৰিমেই আৰু এতিয়া ছেটেলাইট চিটিৰ পৰিসীমাটো হোৱা নাই, আমি কত কৰিম, কাৰণ আমি মেট্ৰতে কৰিব খুজিছো আৰু মেট্ৰত কৰিলে স্থানীয় বিধায়ক বৰ্তমান যি জাগাত কৰিব খুজিছো তাত ময়ে স্থানীয় বিধায়ক আৰু বেলেগ জাগাত কৰাৰ এতিয়া প্ৰস্তাৱ নাই। আমি জালুকবাৰী সমষ্টিৰ বৰঝাৰ বিমানকোঠৰ আশে পাশে কৰিব খুজিছো, তাত স্থানীয় বিধায়কজনে বৰ্তমান তাৰ অধ্যক্ষ, সেইকাৰণে আমি বেলেগ কৰি বিধায়কৰ নাম লিখা নাই আৰু বৰ্তমান জাগীৰোড বা আন জাগাত ছেটেলাইট চিটি কৰাৰ প্ৰস্তাৱ বৰ্তমান নাই। কিন্তু যিহেতু গভৰ্ণমেণ্টে নমিনেটেড কৰিব পাৰে আমি সদনক আশ্বাস দিছো যদি ভৱিষ্যতে এনেকুৱা নতুন সমষ্টিত গৈ ছেটেলাইট চিটি কৰা হয় তাৰ বিধায়কজনক আমি গভৰ্ণমেণ্টৰ নমিনেশ্যন কেটেগৰীত আমি অন্তৰ্ভুক্তি কৰি ল'ম।
1: সদনত আজি কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰণীতা দেৱীৰ পৰা।
3: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ যুটীয়া সচিব এম ৰামচন্দ্ৰদুৰ নেতৃত্বত অহা আন্তঃ মন্ত্ৰালয় দলটোৱে আজি যোৰহাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে তিয়ক ৰাজচক্ৰৰ অধীনস্থ বনাই জগদুৱাৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত পথসমূহ আৰু ধনতোলা অঞ্চলৰ জাজি নদীৰ মথাউৰিৰ চিগা অংশসমূহ পৰিদৰ্শন কৰি শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পাছতে দলটোৱে যোৰহাট পশ্চিম ৰাজচক্ৰৰ দ গায়ন গাঁৱৰ লগতে শোলমৰাকে ধৰি কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ খহনীয়া আৰু ক্ষতিগ্ৰস্ত পথসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কেন্দ্ৰীয় দলটোৱে জিলাখনৰ বানে কৰা ক্ষয়ক্ষতিৰ বুজ লয় আৰু বিভাগীয় মুৰববীসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলে দুৰ্যোগৰ সময়ত দেখুওৱা নিষ্ঠা আৰু ক্লান্ত পৰিশ্ৰমক দলটোৱে প্ৰশংসা কৰে। ইয়াৰ লগতে বানত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। হেপাটাইটিছ ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফ আৰ ইউত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহান জনায়। নৱজাতকৰ জন্মৰ 24 ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীসকলক তেওঁ পৰামৰ্শ আগবঢ়ায়। অহা 3 আগষ্টলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ লগতে নিচাসক্ত ব্যক্তি, তৃতীয় লিংগৰ ব্যক্তিকে ধৰি অসুৰক্ষিত শ্ৰেণীৰ লোকৰ হেপাটাইটিছ বিৰ পৰীক্ষা কৰা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ডিমা হাছাও জিলা স্বাস্থ্য সমিতিয়ে আজি হাফলঙত এই দিৱস পালন কৰে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰবিতা জাহাৰীয়ে এই অনুষ্ঠান মুকলি কৰে। হেপাটাইটিছ প্ৰতিৰোধ, চিকিৎসা আৰু জনসচেতনতা বৃদ্ধিৰ বাবে এই অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হয়। এই দিৱস উপলক্ষে কাছাৰ জিলা স্বাস্থ্য সংস্থাৰ উদ্যোগত জিলা পৰ্যায়ত সজাগতামূলক শোভাযাত্ৰা অনুষ্ঠিত হয়। জিলাখনৰ কেইবাগৰাকী স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু স্বেচ্ছাসেৱকসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ শিৱানন্দ ৰায়ে হেপাটাইটিছ ৰোগৰ পৰীক্ষা আৰু চিকিৎসাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। নলবাৰী জিলাৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তো আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাত কেইবাগৰাকীও বিশেষজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰাইজক হেপাটাইটিছ বি ৰোগৰ চিকিৎসা সন্দৰ্ভত অৱগত কৰায়। উল্লেখযোগ্য যে জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ত এই দিৱস পালন কৰা হয় আৰু মুকালমুৱা অঞ্চলত 12 জন ব্যক্তিক হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰা হয়। বৰপেটা জিলাতো এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ এটা নিচামুক্তি কেন্দ্ৰৰ আৱাসী আৰু কৰ্মচাৰীসকলৰ মাজত স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত হয়। শিবিৰত আগতীয়াকৈ স্বাস্থ্য পৰীক্ষা, সময়মতে ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। জিলাখনত অহা 3 আগষ্টলৈ এই দিৱসৰ অংশ হিচাপে সজাগতামূলক কাৰ্যসূচী অব্যাহত থাকিব। চলিত বিত্তীয় বৰ্ষত ৰাজ্যত 1733টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি সদনত এটা প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত বৰ্তমান 62,142টা অনুমোদিত অংগনবাড়ী কেন্দ্ৰ আছে। বিগত কাৰ্যকালত 9054টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ কামত অনুমোদন জনোৱা হৈছিল যদিও ইয়াৰে 4423টাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি তেওঁ কয়। বৰ্তমান 4631টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত খালী হৈ থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ পদসমূহ পূৰণ কৰাৰ বাবে শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলক প্ৰয়োজন সাপেক্ষে বিভাগীয় নিৰ্দেশনা অনুসৰি বিজ্ঞাপন জাৰি কৰিবলৈ সঞ্চালকালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 87 সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। ৰাজ্য চৰকাৰৰ তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পালন কৰা হয়। গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণৰাম ফুকন উদ্যানত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্ৰী নীলিমা দেৱী আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই অংশগ্ৰহণ কৰি শ্ৰদ্ধা নিবেদন কৰে। ফুকনৰ পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰে। জনতা ভৱনত দিনৰ 2 বজাৰ পৰা দেশভক্তি দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা প্ৰশাসন তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি দেশভক্তি দিৱস পালন কৰা হয়। জিলা আয়ুক্ত চিমিকৰণে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাগৰাকীও বক্তাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত আলোকপাত কৰে। নলবাৰী জিলাতো আজি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত দেশভক্তি দিৱস পালন কৰা হয়।
1: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ৰাজপথত গৰাকীবিহীন কুকুৰৰ আতংক, ৰাষ্ট্ৰীয় ঘাইপথত এৰালবিহীন গৰুৰ বিচৰণ আদি বিষয় লৈ এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰাণা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে এই নিজাববীয়া গোচৰটোৰ শুনানি গ্ৰহণ কৰি চৰকাৰী পক্ষসমূহক 7 আগষ্টৰ পূৰ্বে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ৰাজপথত গৰাকীবিহীন কুকুৰে সৃষ্টি কৰা আতংক, ৰাষ্ট্ৰীয় ঘাইপথ এক্সপ্ৰেছ হাইৱেত বিচৰণ কৰি থকা গৰুৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱা বিষয়ক লৈ এটা নিজাববীয়া গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছিল। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত এতিয়ালৈ 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 10টা পদকেৰে ভাৰত তালিকাৰ অষ্টম স্থানত আছে। অষ্ট্ৰেলিয়াই 59টা পদকেৰে প্ৰতিযোগিতাৰ শীৰ্ষস্থানত আছে। ইংলেণ্ডে 37টা পদকেৰে দ্বিতীয় আৰু কানাডাই 22টা পদকেৰে তৃতীয় স্থান দখল কৰি আছে। ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে পদক অৰ্জনৰ বাবে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ। বান পৰিস্থিতি সন্দৰ্ভত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সজাতি দলৰ আজি বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন। ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন আৰু কমনৱেলথ গেমছৰ আজি ষষ্ঠ দিনালৈ 2টা স্বৰ্ণসহ 10টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত।
4: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: नमस्कार, आकाशवाणी समाचार के साथ मैं मुनीश शर्मा। लोक परीक्षा अनुचित साधन रोकथाम संशोधन विधेयक 2026 पर लोकसभा में चर्चा हो रही है। ये विधेयक लोक परीक्षा अधिनियम 2024 में संशोधन के लिए लाया गया है। विधेयक में 10 वर्ष तक की कैद, 10 करोड़ रुपए तक का जुर्माना और दोषी पाए गए अपराधियों की संपत्ति की जब्ती के कठोर दंड शामिल हैं। मामलों का शीघ्र निपटान सुनिश्चित करने के लिए विधेयक में प्रत्येक राज्य सरकार और केंद्र शासित प्रदेश में दैनिक सुनवाई के लिए विशेष त्वरित न्यायालय स्थापित करने का प्रावधान है। अपराधों की जांच पुलिस स्टेशन में सूचना दर्ज होने की तिथि से 2 महीने के भीतर पूरी की जानी चाहिए। अभियोग पत्र दाखिल होने की तिथि से 3 महीने के भीतर मुकदमे समाप्त किए जाने चाहिए। कार्मिक लोक शिकायत और पेंशन राज्य मंत्री जितेंद्र सिंह ने कहा कि नया विधेयक देश के विद्यार्थियों और युवाओं के कल्याण की रक्षा के लिए सरकार की गहरी प्रतिबद्धता की पुष्टि करता है। उन्होंने कहा कि यह विधेयक प्रधानमंत्री नरेंद्र मोदी के देश के युवाओं के भविष्य से कोई समझौता न होने देने के संकल्प की पुष्टि करता है। सर्वोच्च न्यायालय ने गैर आपराधिक रिकॉर्ड वाले 18 वर्ष से कम आयु के प्रदर्शनकारी छात्रों को रिहा करने का निर्देश दिया है। न्यायालय ने अधिकारियों को नीट परीक्षा पेपर लीक के विरोध में हुए हालिया राष्ट्रव्यापी प्रदर्शनों से संबंधित इलेक्ट्रॉनिक और डिजिटल साक्ष्यों को सुनिश्चित रखने का भी निर्देश दिया। शीर्ष न्यायालय ने कहा कि पिछले सप्ताह हुए प्रदर्शनों के दौरान छात्रों और पुलिस अधिकारियों को लगी चोट के आरोपों की निष्पक्ष और स्वतंत्र जांच आवश्यक है। सरकार ने इस साल 1 अगस्त से 30 नवंबर तक देशभर के चीनी व्यापारियों पर भंडारण सीमा लागू करने का निर्णय लिया है। इसका उद्देश्य जमाखोरी और सट्टेबाजी को रोकना तथा उचित मूल्य पर चीनी की लगातार उपलब्धता को सुनिश्चित करना है। सभी व्यापारियों को अपने पास उपलब्ध चीनी के भंडार की घोषणा करनी होगी और खाद्य तथा सार्वजनिक वितरण विभाग के ऑनलाइन पोर्टल पर हर सप्ताह स्टॉक को अपडेट करना होगा। भारत ने पाकिस्तान के अवैध कब्जे वाले जम्मू कश्मीर में कराए जा रहे तथाकथित विधानसभा चुनावों को पाकिस्तान द्वारा अपने अवैध कब्जे और क्षेत्र में मानवाधिकारों के गंभीर उल्लंघन को छिपाने का प्रयास बताया है। नई दिल्ली में विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने ये बात कही।
1: हमने पाक अधिकृत कश्मीर में सो कॉल्ड इलेक्शंस के बारे में खबरें देखी है। इस मसले पर भारत का पक्ष साफ और निरंतर रहा है। जम्मू कश्मीर लद्दाख जो कि केंद्र शासित प्रदेश हैं, उनका पूरा भूभाग भारत का अभिन्न और अविच्छेद्य अंग है। वहां चल रहे लीपा पोती वाले इलेक्शन, पाकिस्तान द्वारा जम्मू कश्मीर का अपने अवैध कब्जा और वहां के लोगों का मानव अधिकार का हनन कुछ छिपाने का प्रयास है।
0: भारत की पहली सीधी वाणिज्यिक कंटेनर मालवाहक रेलगाड़ी नेपाल पहुंच गई है। इस रेल आधारित सीमा पार माल ढुलाई में एक नया अध्याय शुरू हो गया है। कैनोला की खेप ले जा रही 40 वैगनों वाली इस रेलगाड़ी ने संशोधित भारत नेपाल रेल पारगमन प्रोटोकॉल के तहत अपनी यात्रा पूरी की है। दिल्ली उच्च न्यायालय ने निर्वाचन आयोग को निर्देश दिया है कि स्कूल के शिक्षकों को सौंपे गए चुनाव संबंधी कार्य को असहनीय बोझ न डालें। न्यायालय ने कहा कि आयोग की संवैधानिक शक्तियों का प्रयोग कक्षा शिक्षण को प्रतिकूल रूप से प्रभावित किए बिना किया जाना चाहिए। औद्योगिक उत्पादन सूचकांक IIP के अनुसार इस वर्ष जून में भारत के औद्योगिक उत्पादन में सालाना आधार पर 7.3% की वृद्धि हुई। सांख्यिकी और कार्यक्रम कार्यान्वयन मंत्रालय ने कहा है कि जून महीने में सभी 4 बड़े क्षेत्रों में सकारात्मक वृद्धि देखी गई है। चीन में ISF निशानेबाजी विश्व कप में सोनम उत्तम मस्कर और हिमांशु ढिल्लों ने कांस्य पदक जीत लिया है। उन्होंने 10 मीटर एयर राइफल मिक्स टीम स्पर्धा में ये पदक हासिल किया। पदक तालिका में भारत 1 स्वर्ण, 1 रजत और 2 कांस्य पदकों के साथ तीसरे स्थान पर है। ग्लासगो में राष्ट्रमंडल खेलों की तैराकी स्पर्धा में श्रीहरि नटराज ने सेमीफाइनल में अपनी जगह बना ली है। श्रीहरि नटराज ने 100 मीटर बैकस्ट्रोक तैराकी में 13वें स्थान पर रहते हुए अगले दौर में प्रवेश किया। सेमीफाइनल देर रात खेला जाएगा। और इसके साथ ही समाचार बुलेटिन समाप्त हुआ।
2: This is Akashvani, the news read by Saira Mujtaba. The discussion is underway in the Lok Sabha on the Public Examinations Prevention of Unfair Means Amendment Bill 2026. The bill seeks to amend the Public Examinations Prevention of Unfair Means Act 2024. The legislation incorporates several significant provisions, including stringent penalties such as imprisonment for up to 10 years, fines of up to 10 crore rupees, and seizure of properties of convicted offenders. Moving the bill, the Minister of State for Personnel, Public Grievances and Pensions, Dr. Jitendra Singh, said, "Taking cognizance of the recent incidents of paper leak, Prime Minister Modi decided that there is a need to further strengthen the legal framework to prevent malpractices."
3: You must compliment Prime Minister Modi and this government. It has finished an unfinished task which you should have accomplished. In 2024, this bill was brought in to reassure the students that their future is safe. So we learned from the experience of the 2024 Act and the subsequent sequence of events, like any responsible government should do. And therefore, this amendment is being brought in to make the law more stringent, and to ensure speedy justice, so that the credibility of all these exams gets enhanced and gets reinstated.
2: Participating in the discussion, Dayanidhi Maran of DMK claimed that NEET is the core issue, which is not uniform and is against students. Several other members, including BJP MP Bansuri Swaraj, Lahu Shri Krishna Devarayalu of TDP, Dr. Shrikant Shinde of Shiva Sena, Samajwadi Party MP Akhilesh Yadav took part in the discussion. Rajya Sabha was adjourned for the day following opposition's uproar over alleged police action during students' protests over NEET issue. When the House met after the first adjournment at 2 p.m., Union Minister Jitan Ram Manji introduced the Micro, Small and Medium Enterprises Development Amendment Bill 2026. During the introduction of the bill, the opposition members started sloganeering over the alleged police action against the students. As the uproar continued, the Deputy Chairman, Harivansh, adjourned the House till tomorrow. The government has decided to impose stock holding limits on sugar dealers across the country from the 1st of August till the 30th of November this year. The Ministry of Consumer Affairs, Food and Public Distribution said the move is aimed at curbing hoarding, discouraging speculative trading, and ensuring the continuous availability of sugar at reasonable prices. India has termed the so-called Legislative Assembly elections being conducted in POJK an attempt by Pakistan to camouflage its illegal occupation and hide its grave human rights violations in the region. Briefing media in New Delhi this afternoon, the External Affairs Ministry spokesperson Randhir Jaiswal called it a cosmetic electoral exercise.
1: The entire Union Territories of Jammu, Kashmir and Ladakh, including the areas currently under illegal and forcible occupation of Pakistan, are integral and inedible parts of India. The current cosmetic electoral exercise is nothing but an attempt by Pakistan to camouflage its illegal occupation and hide its grave human rights violations in the region. The ongoing mass protests in the Pakistan-occupied Jammu and Kashmir are the direct consequences of its economic exploitation, denial of fundamental rights to the people, and their administrative oppression.
2: At least 20 people have been killed and several others are injured in POJK after Pakistani security forces opened fire on the protesters during a long march organized by the Joint Awami Action Committee at Rawalkot yesterday. According to reports, several of the injured are in critical condition, raising fears that the death toll may rise. President Draupadi Murmu today presided over a special book release ceremony at Rashtrapati Bhavan, marking the completion of 4 years of her presidency. Vice President C.P. Radhakrishnan released 5 commemorative books on the occasion. In her address, President Murmu described the high constitutional post as a profound responsibility rather than merely an honour. At the ongoing Commonwealth Games, India's Sri Hari Nataraj qualified for the 100-meter backstroke swimming competition in Glasgow, Scotland today. Nataraj finished 5th in his heat and 13th overall. India's para swimmers also enjoyed a successful outing, with RVV BK Bojagina and Ali Imam qualifying for the men's 50-meter freestyle S13 final. In the men's 400-meter, Indian sprinter Vishal TK progressed to the semi-finals. And that is the end of this news bulletin.
4: Air. आकाशवाणी। বাতৰি হৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত হোৱা আলোচনাত শাসক বিৰোধী উভয় পক্ষই অংশগ্ৰহণ কৰে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ 4 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে, নতুন দিল্লীত আজি অসমৰ কেইবাগৰাকীও সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে, আৰু চীনৰ হাংজৌত আই এছ এছ এফ বিশ্বকাপ ৰাইফল প্ৰতিযোগিতাত ভাৰতৰ উত্তৰ মাস্কাৰ আৰু হিমাংশু ধিলনে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ উদ্দেশ্যে আলোচনা কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে 10 বছৰৰ কাৰাবাস, 10 কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত, অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। বিধেয়কখনৰ প্ৰতিবন্ধ অনুসৰি অভিযোগনামা দাখিলৰ পাছত 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰি কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে বিধেয়কখন দেশৰ যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীৰ কল্যাণ সুৰক্ষাৰ বাবে চৰকাৰৰ দৃঢ় প্ৰতিজ্ঞাৰ এক অংশ। তেওঁ লগতে কয় যে একে সময়তে ই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কোনো আপোচ নকৰাৰ সংকল্পৰ এক প্ৰতীক। ভাৰতীয় সংসদৰ ইতিহাসত এই বিধেয়ক এক মাইলৰ খুঁটি বুলিও শ্ৰীসিঙে দাবী কৰে। শ্ৰীসিঙে কংগ্ৰেছ আৰু ইউ পি এ চৰকাৰৰ আমোলত সংঘটিত প্ৰশ্নকাকত ফাদিলৰ ঘটনা বুলি উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰৰ দিনত এই সন্দৰ্ভত কোনো সুসংগঠিত আইন নাছিল আৰু দ্ৰুত ন্যায় নিশ্চিত কৰিবলৈ মোদী চৰকাৰে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 প্ৰণয়ন কৰিছিল। শেহতীয়া প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিষয়ে অৱগত হৈ প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই আইনত কঠোৰতম সংশোধনী আনিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আলোচনাত ভাগ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ কৰে যে শিক্ষা খণ্ডক লৈ চৰকাৰ চিন্তিত নহয় আৰু এই সন্দৰ্ভত প্ৰকৃত সংস্কাৰ সাধন কৰিবলৈ চৰকাৰৰ কোনো আগ্ৰহ নাই। তেওঁ লগতে অভিযোগ কৰে যে এই নতুন বিধেয়কখনে পূৰ্বৰ বিধেয়কৰ এক সংশোধনী মাত্ৰ আৰু ইয়াত কোনো নতুনত্ব নাই। বিজেপিৰ সাংসদ বাসুৰী স্বৰাজে বিধেয়কখনক ৰূপান্তৰকাৰী পদক্ষেপ বুলি অভিহিত কৰে আৰু স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ই এক সময়োপযোগী পদক্ষেপ বুলি মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে প্ৰশ্নকালত ফাদিলৰ গোচৰৰ তদন্তৰ বাবে বিধেয়কখনত এক বিশেষ টাস্ক ফৰ্চ গঠন কৰাৰ ব্যৱস্থা আছে। সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে আলোচনাত ভাগ লৈ বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰে। শ্ৰীযাদৱে কয় যে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 ৰূপায়ণ হোৱাৰ পাছতো এই বৰ্ষৰ নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। বিধেয়কখনক সমৰ্থন কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে পৰীক্ষা স্বচ্ছ হোৱাটো প্ৰতিজন শিক্ষাৰ্থীয়ে কামনা কৰে আৰু সেয়েহে প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ কৰিবলৈ এখন কঠোৰতম আইনৰ প্ৰয়োজন। ইয়াৰ পূৰ্বে নীটৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱা ঘটনাৰ প্ৰতিবাদত শিক্ষাৰ্থীয়ে কৰা বিক্ষোভত দিল্লী আৰক্ষীৰ ভূমিকাক লৈ আজি সংসদৰ দুয়োখন সদন উত্তপ্ত হৈ উঠে। বিৰোধী পক্ষই কৰা হুলস্থুলৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই 23 সংখ্যক কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা পেৰা এথলীট শৰ্মিলা ধনকৰক অভিনন্দন জনায়। শ্ৰীবিৰলাই ৰূপৰ পদক অৰ্জন কৰা সৰ্বেশ কুশাৰে, ভাল্লুৰী অজয়া বাবু, জ্ঞানেশ্বৰী যাদৱ, ব্ৰঞ্জৰ পদক অৰ্জন কৰা শিল্পা চাইলা আৰু বিন্দিয়া ৰাণী দেৱীকো অভিনন্দন জনায়। কানাডাত অনুষ্ঠিত বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত জয়লাভ কৰা অনাহত সিঙকো তেওঁ প্ৰশংসা কৰে। অধ্যক্ষ বিৰলাই দেশলৈ সন্মান গৌৰৱ কঢ়িয়াই অনা সকলো খেলুৱৈৰ লগত প্ৰশিক্ষক আৰু খেলুৱৈসকলৰ পৰিয়ালৰ লোকসকলকো অভিনন্দন জনায়। ইয়াৰ পাছত অধ্যক্ষই প্ৰশ্নোত্তৰ কাল আৰম্ভ কৰাৰ চেষ্টা কৰে কিন্তু বিৰোধী সদস্যসকলে দিল্লীত আন্দোলন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই কয় যে সদনৰ কাম কাজ নিয়াৰিকৈ চলাৰ লগতে ৰাজহুৱা পৰীক্ষাত অনিয়ম প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত অৰ্থপূৰ্ণ বিতৰ্ক তথা আলোচনা হোৱাত গুৰুত্ব দিয়ে। একেটা বিষয়তে ৰাজ্যসভায়ো দিনৰ 2 বজালৈকে স্থগিত ৰখা হয়। সভাপতি চি পি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰোতেই বিৰোধী সদস্যসকলে দিল্লীৰ ছাত্ৰ বিক্ষোভত আৰক্ষীৰ আতিশয্যক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত সভাপতিয়ে দিনৰ 2 বজালৈকে ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ 4 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰ্চুৱেলযোগে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত তেওঁ জাতিটোৰ উন্নয়ন আৰু সাংস্কৃতিক নৱজাগৰণ সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত 4 বছৰত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আত্মগৌৰৱবোধক সৰ্বাংগীন উন্নতিৰ সমান্তৰালভাৱে পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰা হৈছে। সমগ্ৰ দেশতে ভাৰতীয় মনোভাৱ আৰু অধিক সবল কৰি তোলা চৰকাৰৰ প্ৰধান উদ্দেশ্য বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। যোৱা 4 বছৰত ঔপনিৱেশিক মানসিকতাৰ অৱশিষ্টসমূহ নিৰ্মূল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। জাতিটোৱে এতিয়া নিজৰ শিপালৈ উভতি আহিছে আৰু নিজৰ সাংস্কৃতিক তথা গণতান্ত্ৰিক আদৰ্শক লৈ গৌৰৱবোধ কৰিছে বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। এই বিষয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়।
5: ইন 4 বছৰ মে সমাৱেশী বিকাশ কি সোচ কে সাথ সাথ দেশ কি সমৃদ্ধ সাংস্কৃতিক বিৰাসত কে প্ৰতি গৰ্ব আৰু আত্মগৌৰৱ কি ভাৱনা কো নই উৰ্জা মিলি হে। এ খুশি কি বাত হে কি পিছলে বৰ্ষ এসে অনেক কাৰ্য কিয়ে গে হে জিনমে ভাৰতীয়তা কি ভাৱনা কা বিস্তাৰ হোৱা আৰু হামনে ঔপনিৱেশিক মানসিকতা কে অবশোষ কো খতম কৰনে কি আৰু ঠোস কদম উঠায়ে হে। বিকাশ আৰু জনসেৱা কি এ যাত্ৰা নিৰন্তৰ আগে বঢ়েগি তথা হাম সব নই সংকল্প উৎসাহ কে সাথ আপনে লক্ষ্য কি আৰু অগ্ৰসৰ হে।
4: ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত কৰ্মচাৰীসকলৰ শিশুসকলৰ বাবে বচপন বাল পৰিচয় উদ্বোধন কৰে। এই পদক্ষেপত শিশুসকলৰ বাবে কিলকাৰী আৰু সমৰ্থ অংগনবাড়ী নামেৰে শিশুৱে খেলা ধূলা কৰিব পৰা এটা পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে বাল পৰিষদ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে সেউজ আৰু সৰ্বাংগীন গতিশীলতাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া বৈদ্যুতিক বাছ সেৱা ৰাহী মুকলি কৰে। ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰী আৰু বাসিন্দাসকলৰ বাবে মহিলাৰ দ্বাৰা পৰিচালিত এই বাছ সেৱা উপলব্ধ কৰোৱা হৈছে। মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে নিৰাপদ আৰু সুৰক্ষিত গতিশীলতা প্ৰদান কৰাই এই বাছ সেৱাৰ মূল উদ্দেশ্য। তদুপৰি ৰাষ্ট্ৰপতি ভৱনলৈ অহা দৰ্শনাৰ্থীৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে এপ ভিত্তিক বহুভাষিক ই অডিঅ' গাইডো মুকলি কৰিছে। ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত আন 14টা ভাষাকে ধৰি হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ এই ই অডিঅ' গাইডত সাংকেতিক ভাষাও সন্নিৱিষ্ট কৰা হৈছে। অসমৰ বান পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। বান বিধ্বস্ত জিলাৰ সংখ্যা আজি 6খনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এইবাৰৰ বানত 2,197খন গাঁৱৰ 11 লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 88জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কমেও 8জন লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত আজি অসমৰ কেইবাগৰাকীও সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ্বাসন কাৰ্য যাতে ফলপ্ৰসূভাৱে আগবাঢ়ে এই বিষয়ে ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। শ্ৰীমোদীয়ে লগতে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়। ইপিনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনাৰ যুটীয়া সচিব এম ৰামচন্দ্ৰ দুৰ নেতৃত্বত অহা এটা আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি যোৰহাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। চীনৰ হাংঝৌত চলি থকা ISSF বিশ্বকাপ ৰাইফল প্ৰতিযোগিতাত ভাৰতৰ উত্তৰ মাস্কাৰ আৰু হিমাংশু থিলনে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতীয় যুটীটোৱে 441.2 পইণ্ট অৰ্জন কৰি এই পদক লাভ কৰে। চীনৰ প্ৰথম আৰু দ্বিতীয় দলটোৱে ক্ৰমে সোণৰ আৰু ৰূপৰ পদক অৰ্জন কৰে। এই বিশ্বকাপ প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে এটা সোণ, এটা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদকেৰে 4টা পদক লাভ কৰিছে। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত হোৱা আলোচনাত শাসক বিৰোধী উভয় পক্ষই অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ 4 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। নতুন দিল্লীত আজি অসমৰ কেইবাগৰাকীও সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। আৰু চীনৰ হাংঝৌত ISSF বিশ্বকাপ ৰাইফল প্ৰতিযোগিতাত ভাৰতৰ উত্তৰ মাস্কাৰ আৰু হিমাংশু দিথলনে 10 মিটাৰ এয়াৰ ৰাইফল মিক্স টীম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
6: বাতৰিৰ পিছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়োৱা হৈছে একক ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আই মোৰ জনমে জনমে এই চিনেমাখনৰ গীত শুনিবলৈ পাব প্ৰথমটি গীতৰ শিল্পী সংগীতা কাকতি।

প্ৰিয় শ্ৰোতা, এইবাৰ শুনক আই মোৰ জনমে জনমে চিনেমাখনৰ পৰা আনিটি গীত, সংগীতা কাকতি আৰু দীপেন বৰুৱাৰ কণ্ঠত।

প্রিয় শ্রোতা, একক ছবিৰ গীতৰ অনুষ্ঠানত আজি আই মোৰ জনমে জনমে চিনেমাখনৰ দুটি গীত শুনিলে।

প্ৰিয় শ্ৰোতা, ক্ষণিক সময়ৰ পাছতেই শুনিবলৈ পাব গ্লাছকোত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ হাইলাইট, ৰিলে কৰা হৈছে দিল্লী কেন্দ্ৰৰ পৰা।

0: ক্ষমা কৰিব, কাৰিকৰী বিজুতিৰ বাবে গ্লাছকোত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ হাইলাইট প্ৰচাৰ কৰিব পৰা নগ'ল। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়োৱা হৈছে এখনি প্ৰামাণ্য আলেখ্য জ্যোতি চিত্ৰবন, সৃষ্টিৰ এক অনন্ত যন্ত্ৰ। আলেখ্যখনি প্ৰস্তুত কৰি উলিয়াইছে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে।
1: অসমৰ সংস্কৃতি, সাহিত্য, সংগীত আৰু অভিনয় কলাৰ ইতিহাসত এক উজ্জ্বল নাম জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ সপোন, তেওঁৰ দৃষ্টিভংগী আৰু শিল্প সাধনাৰ এক জীৱন্ত স্মৃতি হৈছে জ্যোতি চিত্ৰবন। জ্যোতি চিত্ৰবন কেৱল এটি ষ্টুডিঅ' নহয়, অসমৰ চলচ্চিত্ৰ আন্দোলনৰ এক শক্তিশালী ভেটি, য'ত অসংখ্য সপোনে বাস্তৱৰ ৰূপ লাভ কৰিছে।
2: 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল অসমৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি জয়মতী। এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নতুন যুগৰ সূচনা কৰিছিল। সেই মহান শিল্পীগৰাকীৰ স্মৃতি অম্লান কৰি ৰাখিবলৈ আৰু অসমত চলচ্চিত্ৰ নিৰ্মাণৰ সুবিধাৰ্থে অসম চৰকাৰে গুৱাহাটীৰ কাহিলীপাৰাত স্থাপন কৰে জ্যোতি চিত্ৰবন।
1: এই জ্যোতি চিত্ৰবনৰে আৰম্ভণি, প্ৰতিষ্ঠা আৰু আঁৰৰ কিছু কাহিনী জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ দেৱে আমাক এনেদৰে জনায়।
3: অসমীয়া চলচ্চিত্ৰ জগতক এক সুন্দৰ ৰূপলৈ পৰিৱৰ্তিত কৰাৰ প্ৰয়াসেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জ্যোতি চিত্ৰবনৰ দৰে এটা ফিল্ম ষ্টুডিঅ' আৰু তেখেত যেতিয়া বিধায়ক হৈ আছিলে এইটো তেখেতে বিচাৰিছিলে। দুটা সাংস্কৃতিক জগতৰ খুব সুন্দৰ প্ৰতিষ্ঠান, আমাৰ ৰবীন্দ্ৰ ভৱন আৰু জ্যোতি চিত্ৰবন, এই দুটা তেখেতৰে এটা প্ৰস্তাৱ আছিলে আৰু সেই মৰ্মেই অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিবৰ কাৰণে জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠা হয়। আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি সপোন, সেই সপোনৰ যিটো ষ্টুডিঅ' আছিলে সেইটো আছিলে গহপুৰৰ। প্ৰথমতে তেওঁ প্ৰতিষ্ঠা কৰিছিলে, সেই ষ্টুডিঅ'ৰ নাম আছিলে চিত্ৰবন। পৰৱৰ্তী সময়ত সেই চিত্ৰবনৰ নামটোৰ আগত স্বনামধন্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে জ্যোতি শব্দটো লগাই পেলাই ইয়াত জ্যোতি চিত্ৰবন নামাকৰণে, নামাকৃত কৰিবৰ কাৰণে উপদেশ দিছিলে আৰু সেই মৰ্মে জ্যোতি চিত্ৰবন ৰখা হ'ল। আৰু মই ভাবোঁ যে অসমীয়া চলচ্চিত্ৰ জগতখনক জ্যোতি চিত্ৰবনৰ যি অৱদান, সেই অৱদান আমি নিশ্চিতভাৱে শলাগ ল'ব লাগিব।
2: এখন চলচ্চিত্ৰ কেৱল অভিনেতা অভিনেত্ৰীৰে সম্পূৰ্ণ নহয়, ইয়াৰ আঁৰত থাকে বহুজন মানুহৰ পৰিশ্ৰম। জানোচোন আহক জ্যোতি চিত্ৰবনৰ সৈতে অধ্যক্ষ বিদ্যাসাগৰৰ যাত্ৰাটোৰ বিষয়ে।
3: জ্যোতি চিত্ৰবন বুলি ক'লে আমাৰ মাজত এটা বেলেগ অনুভৱ আছিলে, শিহৰণ আছিলে। আমি যিহেতু গান গোৱা মানুহ, জ্যোতি চিত্ৰবনত এটা গান ভিডিঅ' বা ৰেকৰ্ডিং কৰিবলৈ বিচৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমি খুব মানে যে জ্যোতি চিত্ৰবনত যাম, তেনেকুৱা এটা আমাৰ কিউৰিয়াচিটি আছিলে। আৰু জ্যোতি চিত্ৰবন যিহেতু আমাৰ সকলোৰে প্ৰাণৰ এটা অনুষ্ঠান, গতিকে জ্যোতি চিত্ৰবনক আমি সকলোৱে ভাল পাওঁ। কিন্তু জ্যোতি চিত্ৰবনৰ লগত মই এনেকে যে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিম সেই কথাটো মই ভবা নাছিলো কোনোদিনে। কিন্তু যেই নহওক, মোৰ সৌভাগ্য যে মই আজি ইমান এটা পবিত্ৰ অনুষ্ঠানত মই অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছো আৰু যিমানখিনি পাৰিছো সুচাৰুৰূপে নিয়াৰিকে কাম কৰিবলৈ প্ৰয়াস কৰিছো।
1: চলচ্চিত্ৰৰ আত্মা হৈছে সংগীত, এটা দৃশ্যৰ অনুভূতি, আবেগ, উত্তেজনা বা নিৰৱতাৰ গভীৰতাক সঠিকভাৱে দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সংগীতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেই দিশৰ পৰাই জ্যোতি চিত্ৰবনত সংগীত ব্যৱস্থাপনাক বিশেষ গুৰুত্ব দিয়া হয়। জ্যোতি চিত্ৰবনত চলচ্চিত্ৰ, তথ্যচিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, সংগীত ভিডিঅ' আদি বিভিন্ন প্ৰকল্পৰ বাবে সংগীত পৰিকল্পনা আৰু শব্দ ব্যৱস্থাপনাৰ সুবিধা উপলব্ধ। ইয়াত সংগীত পৰিচালক, গায়ক গায়িকা, বাদ্যযন্ত্ৰী, শব্দ অভিযন্তা আৰু আন কাৰিকৰী কৰ্মীসকলে একেলগে কাম কৰি চলচ্চিত্ৰ বা অনুষ্ঠানৰ প্ৰয়োজন অনুসৰি সংগীত সৃষ্টি আৰু ৰেকৰ্ডিং সম্পন্ন কৰে। জ্যোতি চিত্ৰবনৰ সংগীত ব্যৱস্থাপনাই কেৱল চলচ্চিত্ৰ নিৰ্মাণতেই সীমাবদ্ধ নহয়, অসমৰ লোকসংগীত, আধুনিক সংগীত, সাংস্কৃতিক অনুষ্ঠান, তথ্যচিত্ৰ আৰু সৃষ্টিশীল অডিঅ' প্ৰকল্প সংৰক্ষণ আৰু বিকাশতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ জৰিয়তে অসমৰ বহু শিল্পী, সংগীত পৰিচালক আৰু শব্দ কাৰিকৰীসকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে। প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে ডিজিটেল অডিঅ' ৰেকৰ্ডিং, কম্পিউটাৰ ভিত্তিক সংগীত সম্পাদনা আৰু উন্নত শব্দ প্ৰযুক্তিৰ ব্যৱহাৰে জ্যোতি চিত্ৰবনৰ সংগীত ব্যৱস্থাপনাক অধিক আধুনিক আৰু সময় উপযোগী কৰি তুলিছে। ফলস্বৰূপে ইয়াত নিৰ্মিত সংগীত আৰু শব্দৰ মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা হৈছে।
3: মই বিজয় কুমাৰ নাথ, ইয়াত এতিয়া মই এডিশ্যনেল চিফ চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছোঁ। মই চাকৰি জইন কৰিছিলোঁ 2002 আগষ্ট, তো তেতিয়াৰ পৰা কাম কৰি আছিলোঁ। আৰু মই মনো ফৰ্মেটৰ পৰাই মই কাম কৰা, মানে ডাবিং, চাউণ্ড ডিজাইন আৰু মিক্সিং। তো এতিয়া এট প্ৰেজেণ্টলি আমি এতিয়া ইয়াতে জ্যোতি চিত্ৰবনত আমাৰ ফেচিলিটিছখিনি অকণমান কৈ দিছোঁ। আমাৰ আছে ডাবিঙৰ সুবিধাখিনি আছে, তাৰপাছত 5.1 মিক্সিং সুবিধাখিনি, আৰু আপোনাৰ লগতে ষ্টিৰিঅ' মিক্সটো। ষ্টিৰিঅ' মিক্সটো আজিকালি খুব কম চলে, এতিয়াতো আপোনাৰ 5.1 মিক্সিংটোৱে মানে অসমত এতিয়া চলি আছে। আমাৰ ইয়াতে যদিও ডলবি চিষ্টেমটো অহা নাই মানে অসমত, কিন্তু আমাৰ ছেটআপবোৰ এনেকৈ এতিয়া ৰেডি কৰা আছে যাতে গোটেইখিনি আপগ্ৰেড কৰিব পাৰোঁ। তো এতিয়া আমাৰ ইয়াতে সুবিধা বুলি ক'ব গ'লে ডাবিঙৰ ফুল ফেচিলিটিখিনি আছে, আৰু মেক্সিমাম কমাৰ্চিয়েল যিমানকেইখন এতিয়ালৈকে মানে বহুতখিনি, এই লাষ্ট আপোনাৰ ৰত্নাকৰৰ পৰা বা আগৰখিনিতো আছে, মই নকওঁ বাৰু, লেটেষ্ট আপোনাৰ এইটো ছেটআপত, নতুন ছেটআপটোত শ্ৰী ৰঘুপতিৰ পৰা যিমানকেইখন গৈছে, মানে বিদুৰ ভাই, শ্ৰী ৰঘুপতি, এতিয়া লাষ্ট চুপা চুপিখন গ'ল, ককাদেউতা নাতিহেতি গ'ল, গোটেইবোৰ ডাবিং ইয়াতে ময়ে কৰা এইবোৰ। তো সেইখিনি হ'ল ডাবিঙৰ কথাখিনি। কিবা এটা অসুবিধাবশতঃ আমি চাউণ্ড ডিজাইনৰ চেপ্টাৰটো এতিয়া ক্লোজ কৰিছোঁ, আমি আগলৈকে আমি আকৌ আৰম্ভ কৰিম, সেইটো কৰি আছিলোঁ এটা সময়লৈকে, আজি দুবছৰ আগলৈকে, এতিয়া সেইটো বন্ধ কৰিছোঁ অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে। আৰু 5.1 ছেটআপটো এইটো দেখিছে আপোনালোকে, এইটো মানে নেশ্যনেল ষ্টেণ্ডাৰ্ড, মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড আৰু। তো কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আমাৰ এই আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ পূজাৰ পৰা ইয়াতে ফুল ফ্লেজেডলি কাম আৰম্ভ হ'ব। আধুনিক প্ৰযুক্তি বুলি ক'ব গ'লে এতিয়া গোটেইখিনিতো এতিয়া আজিকালি চব ডিজিটেলাইজে হৈ গৈছে ন, চ' সেই গোটেইখিনি ফেচিলিটি আছে। আমি এতিয়া ডাবিঙত নিয়েণ্ডো ছফ্টৱেৰ ইউজ কৰি আছোঁ, উইথ এনালগ মিক্সাৰ আৰু জেনেৰেলেক স্পীকাৰ, মানে যিখিনি এতিয়া মানে যিখিনি চলি আছে এট প্ৰেজেণ্ট, আমাৰ সেইখিনি ইকুইপমেণ্টছ আছে। আৰু আমাৰ যিহেতুকে গভৰ্ণমেণ্ট এটা ষ্টুডিঅ' হয় ন, চ' আমাৰ ইকুইপমেণ্টছখিনিৰ লগত কম্পেয়াৰ কৰোঁ মানে অসমৰখিনিৰ বাকী তুলনাত, এইখিনি আমি এতিয়া ওপৰতে আছোঁ, তাৰমানে মানে ইকুইপমেণ্টৰ ফালৰ পৰাই হওক বা মেন পাৱাৰৰ ফালৰ পৰাই হওক। এতিয়া চিনেমা যিকেইখন আমি কৰি আছোঁ, কমাৰ্চিয়েলে হওক বা এয়াই হওক, এতিয়া মই আজি এখন এতিয়া পঠিয়াই দিছোঁ, এখন ৰাভা চিনেমা, এইখন পঠিয়াব কম্পিটিশ্যনত। তো আৰু বাকী এতিয়া আপুনি এই ছেটআপটো দেখিছেই, গোটেই কৃষ্টি প্ৰজেক্টৰ, কৃষ্টি চাৰাউণ্ড স্পীকাৰ, এইবোৰ এভিডৰ, ইয়াতে মানে ছাৰ্ফেচ কণ্ট্ৰল, মেক মেচিন, আপোনাৰ প্ৰটুল ছফ্টৱেৰ, একদম আপগ্ৰেড ভাৰ্চন গোটেইখিনি আছে। তাৰমানে একদম কমকৈ ক'ব গ'লে, বেলেগ ক'ব নালাগে, তাতেই গম পাব আপোনালোকে, এতিয়া আমাৰ যিখিনি ছফিষ্টিকেটেড ইকুইপমেণ্টছ, মানে যিখিনি মানে ধৰি লওক কি দুটা আমাৰ যিখিনি পইচা ইনভেষ্টমেণ্ট, আমি গভৰ্ণমেণ্টে কৰাটো, চ' ডেফিনেটলি কোনো ডাউট নাই তাতে বহুত কষ্টলি হয়। আচলতে আমাৰ এতিয়া ধৰি লওক আমি এতিয়া ডাবিঙেই কৰি আছোঁ, ডাবিঙত আমি পাৱাৰ আমাৰ দুটা ছিষ্টেমত কৰি আছোঁ, পাৱাৰ আৱাৰ 700 আৰু শ্বিফ্ট, মানে 3 hours শ্বিফ্ট আছে, তাতে 1500, মানে 500 পৰে। এতিয়া ঘটনাটো হ'ল, যিহেতুকে গভৰ্ণমেণ্ট ষ্টুডিঅ', সেইটো হিচাপত আমি আচলতে 1000, য'ত মই 700 কৈ আছোঁ, তাতে 1200 মিনিমাম হ'ব লাগে। চ' অৰিহণা বুলি কওঁতে মানে মই এটা এক্সাম্পল দিছোঁ, তো অৰিহণা বুলি ক'ব লগা হ'লে এই যে আমি 500 বা 600 পাৱাৰ আৱাৰ কমত কৰি আছোঁ, একমাত্ৰ কৰি আছোঁ আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কৰি আছোঁ, আৰু সেইটো মোৰ কথা নহয়, আমাৰ জ্যোতি চিত্ৰবন যেতিয়া জন্ম হৈছিল সেইটোৱে পাৰ্পজতে, যাতে অসমৰ প্ৰডিউচাৰ্ছ, ডাইৰেক্টৰ বা ফিল্ম মেকাৰ যোনেই হওক, মানে তেওঁলোকক এইখিনি আৰ্থিকভাৱে মানে যাতে জ্যোতি চিত্ৰবনে মানে অসম চৰকাৰৰ ফালৰ পৰা যাতে সকাহ দিব পাৰে।

0: প্ৰকৃতি আৰু প্ৰযুক্তিৰ এক অপূৰ্ব সমন্বয় হৈছে জ্যোতিচিত্ৰ বন। বিশাল সেউজীয়া পৰিৱেশ, বিভিন্ন ধৰণৰ চিত্ৰগ্ৰহণ উপযোগী স্থান আৰু সুন্দৰ পৰিকল্পনাই ইয়াক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। চহৰৰ কোলাহলৰ মাজতো ইয়াৰ শান্ত পৰিৱেশে সৃষ্টিশীল চিন্তা আৰু শিল্পচৰ্চাৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলে। জ্যোতিচিত্ৰবন কেৱল ছবি নিৰ্মাণৰে স্থান নহয়, বহু সময়ত বিভিন্ন পৰিচালনা, অভিনয়, সম্পাদনা, কেমেৰা, শব্দগ্ৰহণ আদি বিষয়ত কৰ্মশালা আৰু প্ৰশিক্ষণৰো আয়োজন কৰে। নৱপ্ৰজন্মৰ বহু শিল্পীয়ে ইয়াৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে।
1: নতুন প্ৰজন্মক আমি সদায় এপ্ৰিচিয়েট কৰি আহিছোঁ আৰু খুব ব্ৰিলিয়েণ্ট, খুব টেলেণ্টেড আৰু ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিষয়ে জনা, ষ্টাডি কৰা ভাল ভাল ল'ৰা ছোৱালী আছে। আমি সদায় সেইটোক সদায় এপ্ৰিচিয়েট কৰিছোঁ, সদায় গুৰুত্ব দিওঁ। কিন্তু এটা চৰকাৰী ব্যৱস্থা আছে, ইয়াত আমাৰ যিসকল ইয়াত কৰ্মচাৰী আছে তেওঁলোকৰ, মানে মই জীৱিকাৰ কথাটো কৈ আছোঁ, মই এইটো প্ৰসংগ বেলেগত আনিম, যে ইয়াত আমাৰ টেকনিচিয়ান যথেষ্ট আমাৰ প্ৰয়োজন হয়। এতিয়া আমাৰ মানুহ কিছু পৰিমাণে কমিছেও, সেই পোষ্টখিনি আমি ল'বৰ কাৰণে আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি নিশ্চিতভাৱে ইয়াত সুযোগ দিয়াটো আমাৰ নিতান্ত প্ৰয়োজনীয়। দ্বিতীয় কথা হ'ল কি, ৱৰ্কশ্বপবিলাক যিবিলাক হয় সেইবিলাক জানিবৰ কাৰণে আমাৰ যিটো ৱেবছাইট আছে জ্যোতিচিত্ৰবন, সেইটোত আমি বিভিন্ন ইনফৰ্মেশ্যনবিলাক থাকে, তাতে আমাৰ গম পায়। আৰু দ্বিতীয়তে আমাৰ ইয়াতেই জ্যোতিচিত্ৰবনৰ ইয়াতে মজিয়াতে জন্মগ্ৰহণ কৰা যিখন আমাৰ ভূপেন হাজৰিকা ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট যিখন আছে, সেই ইনষ্টিটিউটখন ইয়াতে জন্ম হৈছিলে আৰু ইয়াৰ পৰাই বহুত ল'ৰা ছোৱালী জন্ম হৈছে। আজি বম্বেত প্ৰতিষ্ঠিত চাউণ্ড ডিজাইনাৰ প্ৰীতম পৰা আদি কৰি দেৱজিৎ চাংমাই ইয়াতে পঢ়ি যোৱা, গতিকে ভাল ভাল ল'ৰা ছোৱালী ইয়াৰ পৰা আমাৰ প্ৰডাক্ট হৈছে। মই ভাবোঁ যে এটা সময়ত সেই ল'ৰা ছোৱালী, যিখিনি ভাল ল'ৰা ছোৱালী আছে, তেওঁলোকে জ্যোতিচিত্ৰবনত কৰ্মৰত হ'ব পাৰিব আৰু বিভিন্ন বিষয়ত যিবিলাক ৱৰ্কশ্বপ হয় তেওঁলোকে আহি অংশগ্ৰহণ কৰিব পাৰে। তাৰ উপৰিও যদি কোনোবাই স্পেচিয়েলি কেমেৰা, এক্টিং, লাইট, ডাইৰেকশ্যন ইত্যাদি সম্পৰ্কে পঢ়িব বিচাৰে, তেতিয়াহ'লে যিখন চৰকাৰৰ ভূপেন হাজৰিকা ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট আছে চাংচাৰীত, তাত গৈ তেখেতসকলে পঢ়িব পাৰিব। আগতে চিনেমাৰ যিবিলাক চাউণ্ড ডিজাইন আছিলে সেইবিলাক এটা নৰ্মেল ষ্টেৰিঅ' ছিষ্টেমত হৈছিলে, এতিয়া গোটেই ব্যৱস্থাটোক তাক 5.1 বা 5.7 ডলভি যাক কোৱা হয়, এই গোটেই ছিষ্টেমটো এটা মডাৰ্ণ টেকন'লজি য'ত মানুহে চাই ভাল পায়। আজি চাপ'জ মোৰ ৰাইট ছাইডে কোনোবাই ফায়াৰিং কৰিছে, গুলিটো মোৰ ৰাইট কাণৰ পৰাই চাউণ্ডটো আহিব লাগিব। মোৰ বেক ছাইডে কোনোবাই এটেক কৰিছে, মই শুনি থাকোঁতে মই গম পাম যে মোক বেক ছাইডে এটেক কৰিছে। সেই যিটো টেকন'লজি, সেই টেকন'লজিটো জ্যোতিচিত্ৰবনত বৰ্তমান আছে। আৰু যিখিনি আমাৰ কালাৰ কাৰেকশ্যনৰ যিখিনি ব্যৱস্থা থাকে, এখন চিনেমা যদি আমি ভাবিছোঁ যে ৰাতিপুৱাৰ এটা ব্ৰিজৰ শ্বট আমি ল'লোঁ, ব্ৰিজৰ শ্বটটো আমি তাক ৰাতিপুৱাও কৰি দিব পাৰোঁ, সেই ব্ৰিজৰ শ্বটটো ছেম শ্বটটো আমি ইভিনিঙো কৰি দিব পাৰোঁ। যিখিনি টেকন'লজি, সেই গোটেই টেকন'লজিখিনি ইয়াত আছে। কিন্তু মই আহ্বান জনাম যে সকলো প্ৰযোজক, পৰিচালক সকলো আহক, কাৰণ জ্যোতিচিত্ৰবন অনুষ্ঠানটো, মই ইয়াত বহি আছোঁ, এইটো মোৰ অনুষ্ঠান নহয়, সকলোৰে, আমাৰ প্ৰাণৰ অনুষ্ঠান। গতিকে প্ৰযোজকসকল আহিলে ইয়াত নিশ্চিতভাৱে কাম কৰাৰ আমি সুবিধা ব্যৱস্থা যিহেতু আছে পাব আৰু অনুষ্ঠানটো চলি থাকিব। আমাৰ এনুৱেলি এটা ডেভেলপমেণ্টৰ কাৰণে গভৰ্মেণ্টৰ ফালৰ পৰা আমাক এটা ফাণ্ডিং কৰা হয়। আৰু ডাঙৰ কথাটো হৈছে যে ইয়াত যিবিলাক এতিয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোৱেই হওক, আমাৰ এটা অডিটৰিয়াম যিটো ৰেভিনিউ জেনেৰেট হয় সেইটোৱেই হওক, বা আমাৰ এখন ডাঙৰ ফ্ল'ৰ যিখনত আমাৰ শ্বুটিঙৰ ছেটবিলাক বনোৱা হয়, এইখিনি আচলতে অলমষ্ট 69 মানতে কনষ্ট্ৰাকশ্যন কৰা। গতিকে সেইখিনি বস্তুখিনি মেইনটেনেঞ্চ কৰিব লাগে, প্লাছ তাৰ উপৰিও আমি নতুন নতুন কিছুমান প্ৰজেক্ট ল'বলগীয়া হয়। সেইখিনি ডেভেলপমেণ্টৰ কাৰণ, ডেভেলপমেণ্টৰ যিখিনি পইচা আহে, সুদক্ষ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জ্যোতিচিত্ৰবনৰ যাতে আৰু উজ্জীৱিত হৈ থাকে, তাৰ যাতে নিজস্ব এটা ৰেভিনিউ ভাল জেনেৰেট হয়, তাৰ কাৰণে মই এটা আহ্বান জনাইছিলোঁ যে মোক, আমাক জ্যোতিচিত্ৰবনত এটা ভাল, সুন্দৰ, অত্যাধুনিক এটা অডিটৰিয়াম লাগে। গতিকে আমাৰ এটি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, প্ৰায় 1000 আসনযুক্ত এটা অডিটৰিয়াম, প্ৰায় 54 কোটি টকাৰ ব্যয় সাপেক্ষে আমাৰ এইটো চলি আছে। গতিকে সেইটো ইমান এটা হিউজ এমাউণ্ট পাৰ্টিকুলাৰ এটা প্ৰজেক্টৰ কাৰণে আজিলৈকে দিয়া তেনেকুৱা ৰেকৰ্ড নাই, এইটোৱে প্ৰথম দিছে। গতিকে আমি তেনেকুৱা ধৰণৰ কামবিলাক কৰি আছোঁ যাতে আমাৰ ৰেভিনিউটো আমি নিজে জেনেৰেট কৰিব পাৰোঁ আৰু ৰেভিনিউৰ দ্বাৰা আমি যাতে আকৌ বেলেগ এটা প্ৰজেক্টৰ কাম কৰিব পাৰোঁ।

0: নমস্কাৰ, মই বিতুমণি গোস্বামী ক'লোঁ জ্যোতিচিত্ৰবনৰ। আপোনালোকে নিশ্চয় অৱগত যে জ্যোতিচিত্ৰবন উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চৰকাৰী চলচ্চিত্ৰ অনুষ্ঠান আৰু ভাৰতবৰ্ষৰ প্ৰথম এইটো চলচ্চিত্ৰ অনুষ্ঠান চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত। 68 প্ৰতিষ্ঠা হৈছিল আৰু ইয়াত আপোনালোকে জানে যে এখন চিনেমা কৰিবলৈ হ'লে জ্যোতিচিত্ৰবনৰ পৰাই আপোনালোকে সকলো বস্তু পাব পাৰে। ইয়াত যেনেকৈ কেমেৰা হওক, লাইট হওক, বাকী আপোনাৰ এডিটিং ছেটআপ, ছাউণ্ডৰ কাম ইয়াত কৰিব পাৰে। আপুনি শ্বুটিং ফ্লোৰ কিছুমান আছে, শ্বুটিং স্পট আছে আমাৰ, তাৰপিছত এডিটিং কৰিব পাৰে, ডলবি ছাউণ্ডৰ কাম কৰিব পাৰে, গোটেইখিনি আপুনি কালাৰ গ্ৰেডিঙৰ কামো ইয়াত কৰিব পাৰে। এখন চিনেমাৰ কাৰণে যি যি কৰিব লাগে সম্পূৰ্ণ ছেটআপ আছে। গতিকে আপোনালোকে আহিব পাৰে আৰু ইয়াতে আমাৰ যিহেতু চৰকাৰী আৰু এই অনুষ্ঠানটো জন্ম হৈছিলে অসমীয়া চলচ্চিত্ৰ জগতক বা অসমীয়া প্ৰডিউচাৰ ডাইৰেক্টৰসকলক সুবিধা হোৱাকৈ বা কম খৰচত যাতে এখন অসমীয়া চিনেমা কৰিব পাৰি, অসমীয়া চলচ্চিত্ৰক উদগনি যোগোৱাৰ কাৰণেই এই জ্যোতিচিত্ৰখন প্ৰতিষ্ঠা হৈছিলে। গতিকে সকলোৱে আহক, এই সুবিধাখিনি গ্ৰহণ কৰক। আৰু নতুন নতুন ল'ৰা ছোৱালীবিলাকো আহে, আমাৰ ইয়াত এটা আৰ্কাইভ আছে, আপোনালোকে দেখিছে আৰ্কাইভত আমাৰ আৰম্ভণিৰ পৰা যিমান আমাৰ ইকুইপমেণ্টছ আছে সেইখিনি আমি সংৰক্ষিত কৰি ৰাখিছোঁ। সেইখিনিৰ পৰা আমাৰ বিভিন্ন কলেজ হওক, ইউনিভাৰ্চিটিৰ পৰা আহে, মাছ কমিউনিকেশ্যনৰ ল'ৰা ছোৱালীবিলাক আহে, তেওঁলোকে ষ্টাডি কৰে এইবিলাকৰ ওপৰত। গতিকে আৰম্ভণিৰ পৰাই কেনেকৈ চেঞ্জ হৈছে এনালগ ছিষ্টেমৰ পৰা, প্ৰথমতে ছাউণ্ডৰ 2 ট্ৰেক আহিল, 4 ট্ৰেক আহিল, 8 ট্ৰেক আহিল, 24 ট্ৰেক আহিল, তাৰপিছত ডিজিটেলাইজ হৈ গ'ল, গোটেইখিনি ইকুইপমেণ্টছ আমাৰ ইয়াত আছে। কেমেৰাবিলাকো তেনেকৈ চেঞ্জ হৈ গ'ল, প্ৰায় 10 বছৰৰ পৰা আপোনাৰ ৰিলৰ কামবিলাক উঠি গৈছে, এতিয়া সম্পূৰ্ণ ডিজিটেলাইজ হৈছে। গতিকে আমাৰ ইয়াত গোটেইখিনি বস্তু আছে আৰু যদি আহে প্ৰেক্টিকেলি চাব পাৰে। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিটো মেড ইন জাৰ্মানৰ পৰা যিটো মেচিন আনিছিলে, তেনেকুৱা এটা হুবহু মেচিন আমাৰ ইয়াতো আছে, যিটো আমি এডিটিং কৰিব পাৰোঁ। আমাৰ সেইটো তেজপুৰত আছে, তাত সংৰক্ষণ আছে, আৰু আমাৰ ইয়াতো সেই ধৰণৰ মেচিন আছে। আৰু এতিয়া বৰ্তমান যিখিনি আমাৰ ইকুইপমেণ্ট আছে, এতিয়া কেমেৰাটোৱে আপোনালোকে গম পাইছে যে প্ৰায় 3 কোটি টকা দামৰ কেমেৰা, সেইটো ভাৰতবৰ্ষত 6টামানহে আছে তেনেকুৱা ধৰণৰ কেমেৰা। আৰু আমাৰ ছাউণ্ডৰো তেনেকৈ, আমি ইয়াৰ পৰা বহুখিনি চিনেমা কৰিবলৈ নেশ্যনেল এৱাৰ্ড পাইছে, ইণ্টাৰনেশ্যনেল লেভেলকো যাবলৈ সক্ষম হৈছে আমাৰ ইয়াৰ পৰা। গতিকে এইখিনি আৰু বহু কথা আছে, এতিয়া আমি ইয়াৰ দ্বাৰাই সকলোকে অনুৰোধ কৰোঁ আহক।
1: জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতৰ বিকাশত এক অবিস্মৰণীয় অৱদান আগবঢ়াই আহিছে। ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীল দৰ্শনক ভিত্তি কৰি গঢ়ি উঠা এই প্ৰতিষ্ঠানটোৱে কেৱল এখন চলচ্চিত্ৰ ষ্টুডিঅ' হিচাপেই নহয়, অসমৰ শিল্প, সংস্কৃতি, সাহিত্য, ভাষা আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ এক শক্তিশালী মাধ্যম হিচাপেও নিজৰ পৰিচয় গঢ়ি তুলিছে। চলচ্চিত্ৰ, তথ্যচিত্ৰ, চমু ছবি, টেলিভিশ্যন অনুষ্ঠান, সংগীত, অডিঅ' আৰু অন্যান্য অডিঅ' ভিজুৱেল সৃষ্টি ইয়াৰ জৰিয়তে এক নতুন গতি লাভ কৰিছে। একে সময়তে নতুন চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, চিত্ৰগ্ৰহণকাৰী আৰু কাৰিকৰী কৰ্মীসকলক সৃষ্টিশীল পৰিৱেশ আৰু প্ৰয়োজনীয় সুবিধা প্ৰদান কৰি জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতলৈ এক নতুন প্ৰজন্মৰ বাট কঢ়িয়াই আনিছে। এতিয়া আমি জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে জড়িত এগৰাকী ব্যক্তিৰ পৰা জ্যোতিচিত্ৰবনৰ সৈতে তেওঁৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিষয়ে।
2: নমস্কাৰ, মোৰ নাম ৰাজীৱ দত্ত, মই পৰিচালক হিচাপে বৰ্তমান কাম কৰি আছোঁ আৰু দূৰদৰ্শনৰ ইন হাউজৰ প্ৰগ্ৰেমবোৰৰ সৈতেও জড়িত হৈ আছোঁ। জ্যোতিচিত্ৰবনৰ কথা ক'বলৈ গ'লে, মই জ্যোতিচিত্ৰবনৰ লগত জড়িত শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰাৰ দিনৰ পৰাই, আৰু মই যেতিয়া শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰিছিলোঁ তেতিয়া মই সহকাৰী পৰিচালক হিচাপে অস্তৰাক বুলি এখন আমি চিনেমা কৰিছিলোঁ আৰু সেই চিনেমাখনৰ জৰিয়তে জ্যোতিচিত্ৰবনৰ সকলো সা সৰঞ্জাম আমি ব্যৱহাৰ কৰিছিলোঁ আৰু 16 কেমেৰাটো আমি লৈছিলোঁ আৰু

তেতিয়াৰ পৰা আজিলৈকে মই জ্যোতিষীদলৰ লগত জড়িত হৈ আছো। আৰু কিছুদিনৰ আগতে আমি কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকল ছাত্ৰ ছাত্ৰীসকলে লগ হৈ 60-70 জনমান ছাত্ৰ ছাত্ৰীয়ে লগ হৈ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো আমি তাতে চিত্ৰগ্ৰহণ কৰিছিলোঁ, জ্যোতিষীদলৰ প্ৰথম হলটোত। আৰু বহুত বছৰৰ পৰা জ্যোতিষীদলৰ লগত মই জড়িত হৈ আছোঁ। আৰু জ্যোতিষীদলৰ লগত জড়িত হোৱাৰ প্ৰথম মোৰ পৰিচালনাৰ ছবি আছিলে দ্য ফেচ। আমি সেই দ্য ফেচখন আমি জ্যোতিষীদলতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ বহুতো দৃশ্য। আৰু তাৰ পাছতে মই সহকাৰী পৰিচালক হিচাপে মৰীচিকা আৰু আহি আছে বুলি এখন ছবিটো মই ছবিৰ সমূহ দৃশ্যগ্ৰহণ আমি জ্যোতিষীদলৰ লগত জ্যোতিষীদলতে কৰিছিলোঁ। কাৰণ চিনেমাখনৰ আধা সংখ্যক চিনসমূহ চিনেমাৰ লগত জড়িত হোৱাৰ কাৰণে আমি জ্যোতিষীদলৰ চৌহদতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ। আৰু মোৰ এটা কথা ভাল লাগে, মোৰ অলপ ঘৰুৱা নিচিনা বৰ্তমান সময়ত জ্যোতিষীদলৰ চেয়াৰমেন চাহাব বিদ্যাসাগৰ দা আৰু বাকীসমূহ যিখিনি কৰ্মচাৰী আছে তাতে সকলো লগতে মোৰ অলপ বন্ধুত্বমূলক ব্যৱহাৰ, গতিকে কাম কৰিলে ঘৰৰ নিচিনা লাগে। আৰু বেলেগৰ কথা নাজানো, মোৰ বিশেষকৈ লাগে। আৰু বিশেষকৈ ধৰক আমি তাৰ ষ্টুডিঅ'সমূহৰ বস্তুসমূহ যদি ব্যৱহাৰ কৰোঁ, যেনে আমি মই ৰিচেণ্ট আৰু এখন টেকনিকেল ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ, ডাইৰেক্টৰ ডক্টৰ জয় বৰা সূৰ্যবিহীন ৰাতিপুৱা, বৰ্তমান সময়ত আমাৰ এই ছবিখন মিক্সিঙত আছে। আমি জ্যোতিষীদলৰ কেমেৰাটো লৈছিলোঁ আৰু চব বস্তুখিনি জ্যোতিষীদলৰ পৰাই লৈছিলোঁ। কিন্তু ধৰক আমি যেতিয়া বুকিং কৰোঁ, ধৰক আমি প্ৰথম 20 দিনৰ কাৰণে কেমেৰাটো বুক কৰাৰ পাছত আমাৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে, একচুৱেলি মোৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে। আৰু 5 দিন বেছিকৈ ব্যৱহাৰ হ'লেও হয়তো আকৌ ফৰ্ম তাতে ফৰ্ম পূৰাবগৈ লাগে, তেতিয়াহে আকৌ দিয়ে, এক্সচেঞ্জ কৰে। তো সেই অনুপাতে আমাৰ প্ৰতি তেওঁলোকৰ এটা দায়িত্বও আছে। ধৰক আমি তেনেকৈ যেনেকৈ তেওঁলোকৰ সম্পদসমূহ আমি ব্যৱহাৰ কৰোঁ, সেই তেনেকৈ আমি সুচাৰুৰূপে আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে সেই ক্ষেত্ৰত ষ্টুডিঅ'ৰ আমাৰ ভাল, মানে সেই কাইলৈ আপোনাক কৈ দিব, কাইলৈ কেমেৰাটো আকৌ বুক কৰিব দিয়ে, আমি আকৌ তেনেকৈ বুক কৰোঁ। ধৰক আৰু জ্যোতিষীদলৰ এডিটিং কক্ষটো ডাবিং কৰিছোঁ, এডিটিং আৰু শ্বুটিঙৰ সকলো সা সৰঞ্জামে উপযোগী। গতিকে সুদূৰ ভৱিষ্যতত যাতে অসমীয়া উদ্যোগটোক জ্যোতিষীদলে আৰু বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জ্যোতিষীদলৰ সকলো সা সৰঞ্জামে বৰ্তমান সময়ত অসমীয়া ছবি জগতৰ কাৰণে উপযোগী। বিশেষভাৱে জ্যোতিষীদলৰ যিটো 5.1 ছাউণ্ডৰ যিটো ব্যৱস্থা চেয়াৰমেন চাহাবে এতিয়া বৰ্তমান সময়ত কৰিছে, এইটো সঁচাকৈ অসমীয়া ছবি জগতৰ কাৰণে বেছি উপযোগী। গতিকে বাহিৰত গৈ নকৰিলেও 5.1 মিক্সিংটো ইয়াতে কৰিব পাৰিব। আৰু বিশেষকৈ কালাৰৰ কাৰণেও মেচিনটো বহুত আপডেট, গতিকে সকলো মানুহে জ্যোতিষীদলতে, আপুনি যদি আজিৰ সময়ত এখন ছবি জ্যোতিষীদলত সোমায়, গতিকে কমপ্লিট ছবিখন ৰাইজৰ বাবে তাতে কৰি উলিয়াই লৈ যাব পৰা এটা ব্যৱস্থা আছে। গতিকে বৰ্তমান সময়ত বাহিৰৰ পৰাও জ্যোতিষীদলৰ কেমেৰা, জ্যোতিষীদলৰ ফ্লোৰ আৰু জ্যোতিষীদলৰ এডিটিং, জ্যোতিষীদলৰ কালাৰ, জ্যোতিষীদলৰ মিক্সিং ডাবিং সকলো ব্যৱহাৰ কৰি আহিছে। গতিকে সুদূৰ অনাগত দিনত অসমীয়া ছবিৰ বাবে এইটো এটা আৰু ভাল অনুষ্ঠান হৈ উঠিব। গতিকে সময়ৰ লগত খাপ খুৱাই জ্যোতিষীদলে অসমীয়া ছবিৰ কাৰণে আৰু বহুত অৰিহণা যোগাব। চিত্ৰগ্ৰহণৰ সময়ত জ্যোতিষীদলত কটোৱা বহুতো স্মৃতি মনত আছে। যেনেকৈ জ্যোতিষীদলত বোলে বাঘ ওলায়, তেতিয়া আমি জ্যোতিষীদলত পিঠু বুলি এখন নাটক আমি চিত্ৰগ্ৰহণ কৰি জ্যোতিষীদলৰ ফ্ল'ৰতে চিত্ৰগ্ৰহণ কৰি তাতে এডিটিং কৰিছিলোঁ আৰু 20 দিনমান তাতে এডিটিং কৰিছিলোঁ। এডিটিং কৰি যেতিয়া শেষত আমি বাঘ চাবৰ কাৰণে ৰখিও থাকোঁ, আৰু তেনেকুৱা স্মৃতি বহুত আছে। বাৰিষাৰে বৰষুণে বুলি এটা দিকচুৰ গীত
আমি তাতে চিত্রগ্রহণ করেছিলাম জ্যোতিষচিত্রগ্রহণের ফ্লোরত। গানটো অ্যাকচুয়ালি বরষুণের উপর আসিল, গোটেই রাতিটো আমি বরষুণে উদয় শঙ্করে কোরিওগ্রাফ করেছিল, গতি

তেনেকুৱা স্মৃতি বহুত আছে। বিশেষকে মোৰ সদায় মনত থাকিব সেই বাঘ চাবলৈ যোৱাটো, বাঘ চাবলৈ ৰোৱাটো। আৰু সময়ত ধৰক এতিয়া কঁঠালৰ ছিজন, এতিয়া জ্যোতি চিত্ৰকোণত যেতিয়া আপুনি কাম কৰে তেতিয়া কঁঠাল খাবলৈ পাব, তেনেকুৱা বহুত মধুৰ স্মৃতি আছে। গতিকে জ্যোতি চিত্ৰকোণটো সঁচাকে ক'বলৈ গ'লে অসমীয়া ছবি জগতৰ এটা মেৰুদণ্ড স্বৰূপ।

এখন চলচ্চিত্ৰ কেৱল বিনোদন নহয়, ই এখন সমাজৰ ইতিহাস, সংস্কৃতি, অনুভৱ আৰু সপোনৰ প্ৰতিফলন। সেই সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত জ্যোতিচিত্ৰবনৰ অৱদান অনস্বীকাৰ্য। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীলতাৰ জ্যোতিৰ বুকুত লৈ আজিও এই চিত্ৰবনে আগুৱাই লৈ গৈছে অসমৰ চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰা। সময় সলনি হৈছে, প্ৰযুক্তিও সলনি হৈছে, কিন্তু শিল্পৰ ভাষা আৰু সৃষ্টিৰ স্পৃহা আজিও একেই। সেই স্পৃহাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জ্যোতিচিত্ৰপণৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। ভৱিষ্যতৰ নতুন প্ৰজন্মৰ হাতত সৃষ্টিৰ ধাৰা তুলি দি অসমৰ চলচ্চিত্ৰ, সংস্কৃতি আৰু সৃষ্টিশীলতাক জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াৰ শক্তিশালী মাধ্যম হিচাপে জ্যোতিচিত্ৰপণ অধিক সমৃদ্ধ হওক, এয়াই আমাৰ

জ্যোতি চিত্ৰবন সৃষ্টিৰ এক অনন্ত যন্ত্ৰ শীৰ্ষক প্ৰামাণ্য আলেখখনি শুনিলে। আলেখখনি প্ৰস্তুত কৰি উলিয়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে।

জি এইচ ফ্ৰেডেলিন আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিলে। প্ৰিয়শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই স্নেহাই আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, ৰামধনু অনুষ্ঠানটিৰ সৈতে ষ্টুডিঅ'ত মই নিখিল ৰঞ্জন। আশা কৰিছোঁ আপুনি ভালে আছে, কুশলে আছে। প্ৰিয় শ্ৰোতা, আজিৰ ৰামধনু অনুষ্ঠানটি সজোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ মোৰ ভাল লগা কেইটামান গীতেৰে। আশা কৰিছোঁ গীতকেইটি শুনি আপুনিও আপ্লুত হ'ব। অনুষ্ঠানটি আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ এই ধুনীয়া গীতটিৰে।

মন যায় চিনেমাখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এই জনপ্ৰিয় গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, বাহিৰ ৰিণি ৰিণি ভাহি অহা সন্ধিয়াৰ সুৰ এটাত আপোনাৰ মনৰ ভাৱনাই কেতিয়াবা বাদ হেৰুৱাই পাইছেনে? দুপৰৰ নিশা বুকুভঙা বাঁহীৰ সুৰ এটাই আপোনাক কন্দুৱাই পাইছেনে? শুনোচোন আহক, কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই ৰচনা কৰা গীত এটি জুবিন গাৰ্গৰ কণ্ঠত।

প্ৰিয় শ্ৰোতা, আমি সকলোৱে বুকুত কঢ়িয়াই ফুৰোঁ ভালপোৱাৰ অকণি এখন আকাশ। সেই আকাশখনত আমাৰ মনটোৱে চিলা হৈ উৰিব খোজে। সেই আকাশখনৰ পৰা নামি অহা কিনকিন এজাক বৰষুণত আমি তিতিবুৰি হেৰাই যাব খোজোঁ, নহয় জানো? আগবাঢ়িছোঁ জুবিন গাৰ্গ আৰু শতাব্দীৰ।

জুবিন গাৰ্গ আৰু শতাব্দীৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে। আগবঢ়াইছোঁ অনুষ্ঠানটিৰ শেষৰটি গীত, আৰু এই গীতটিৰেই মই নিখিল ৰঞ্জন বৰুৱাই আজিৰ ৰামধেনু অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এই সুৰীয়া গীতটি।

ৰামধেনু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক খয়াল। শিল্পী সঞ্জয় শইকীয়া, ৰাগ মাৰু বেহাগ।

ইমানপৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰাগ মাৰু বেহাগত আধাৰিত খায়াল শুনিলে শিল্পী সঞ্জয় শইকীয়াৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সময় হৈ আহিল আমাৰ আজিৰ অনুষ্ঠান সূচীৰ পৰা বিদায় লোৱাৰ। কাইলৈ আমাৰ অনুষ্ঠান সূচী মুকলি কৰা হ'ব 5:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিখিল ৰঞ্জন বৰুৱাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।